লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 জন ভাৰতীয় লোকক উদ্ধাৰ, বানত মৃত্যুৰ সংখ্যা 675লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। আকাশবাণী মন কী বাতত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু ডুবাইত অনুষ্ঠিত T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি।

0: নেপালত যোৱা বুধবাৰৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275 জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান পোৱা হোৱা নাই। ইপিনে নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 675লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 320জন বিদেশী নাগৰিকৰ লগতে প্ৰায় 2400 লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে 261গৰাকী বিদেশী পৰ্যটককে ধৰি 4400ৰো অধিক লোকক উদ্ধাৰ আৰু স্থানান্তৰ কৰা হৈছে। নেপাল আৰক্ষীয়ে জনোৱা মতে 8খন জিলাৰ পৰা 675টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত চিটৱান, নাৱালপাৰাচী পূব আৰু নাৱালপাৰাচী পশ্চিম জিলাত সৰ্বাধিক মৃতদেহ উদ্ধাৰ হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাছোৱা জিলাৰ কৰ্তৃপক্ষই জনোৱা মতে বৰষুণ আৰু কুঁৱলীৰ বাবে সাময়িকভাৱে বন্ধ ৰখা উদ্ধাৰ আৰু সাহায্য অভিযান কালি পুনৰ আৰম্ভ হৈছে। চীনৰ ফালে থকা সীমান্তত 7জন লোকৰ মৃত্যু হোৱাৰ লগতে 550ৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি চীনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইপিনে পুনৰ বৰষুণে পৰিস্থিতি জটিল কৰি তুলিছে। ক্ৰমশ প্ৰতিকূল হবলৈ ধৰা বতৰ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ ফলত বানত বেয়াকৈ প্ৰভাৱিত কোনো কোনো অঞ্চলত উদ্ধাৰ অভিযান চলোৱাত অসুবিধা হোৱাৰ আশংকাই দেখা দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ 1জন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ 1জন লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা 2জন লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যই প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ আৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশমাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰ কলা কৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। এই ভ্ৰমণকালত জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময়ো কৰে। আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত সন্মান গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সন্মানিত কৰা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আছাম ৰেজিমেণ্টত চেণ্টাৰত উপস্থিত হোৱা তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: Bimala Prasad Shiliha came here. Today I got the opportunity to come here. Lot of boys from Assam are getting trained every year in Assam Regiment. Lot of memory, lot of history is there in Assam Regiment. An important point is that this regiment also reflect a sentiment of undivided Assam, that is Northeast region. So I'm feeling very happy. And I'm also obliged that I was shown everything, had a good conversation, and I spent a very interesting day today. I mean, to see everything, I think one day is not enough. I have to come back again.
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। নগাঁও জিলাৰ 14খন গাঁও পুনৰ বানৰ কবলত পৰিছে। ইয়াৰ ফলত জিলাখনত বান ক্ষতিগ্ৰস্ত গাঁৱৰ সংখ্যা 71লৈ বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে বামুণগাঁও, পুখুৰীপাৰ, টকৌবাৰী, মহখুচা, হাতীযুজোৱা পথাৰকে ধৰি গাঁওসমূহ প্লাবিত হৈ আছে। চামগুৰি ৰাজহচক্ৰত 1খন আৰু ৰূপহী ৰাজহচক্ৰত 2খন গাঁও বানৰ কবলত পৰিছে। এই পৰ্যন্ত জিলাখনৰ 17,904 জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

0: উপৰি 5,160 হেক্টৰৰো অধিক কৃষিভূমি বানত বুৰ গৈ আছে। ইপিনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত আজিৰে পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা জাননীৰ পাছতে চৰাইদেউ জিলাত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। জিলাখনৰ নামনি অঞ্চল বানপ্ৰৱণ এলেকাৰ লগতে প্ৰতিগৰাকী বাসিন্দা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ৰাইজক নৈপৰীয়া অঞ্চল, মথাউৰি নাইবা দুৰ্যোগ প্ৰৱণ স্থানসমূহলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। তদুপৰি কোনো ধৰণৰ অপপ্ৰচাৰত পতিয়ন নগৈ প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। যিকোনো জৰুৰী সাহায্যৰ বাবে 24 ঘণ্টাই মুকলি থকা হেল্পলাইন নম্বৰ 600-2670501 আৰু টোল ফ্ৰী নম্বৰ 1077-ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। অসমৰ জাতি জনগোষ্ঠীৰ ঐতিহ্য সন্মান কৰা তথা বৈচিত্ৰক আদৰ আৰু ঐক্য শক্তিশালী কৰাই চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ গৰুধৰীয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ 5ম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশ লৈ শ্ৰীসোণোৱালে কালি এইদৰে কয়। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। এই অনুষ্ঠানতে কালি শদিয়াৰ বিধায়ক বলিন চেতিয়াক মটক জনগোষ্ঠীৰ বীৰ পুৰুষ মতা টুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মটক যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে ৰাজ্যৰ অধিকাংশ লোক এই বীৰ পুৰুষগৰাকীৰ বিষয়ে জ্ঞাত নহয়। মতা টুকুৰা বৰুৱাৰ নামত বঁটা প্ৰদানে তেওঁৰ বীৰত্ব আৰু কৰ্মৰাজীৰ বিষয়ে জনাৰ প্ৰতি মানুহক আগ্ৰহী কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচীৰ যোগেদি এটা উত্তম পদক্ষেপ হাতত লৈছে। বীৰ পুৰুষ মতা টুকুৰা এই মহান বীৰগৰাকীৰ সন্দৰ্ভত অসমৰ অধিকাংশ মানুহৰে তেখেতৰ বিষয়ে জ্ঞাত নহয় আৰু তেখেতে সৰ্বানন্দ সিংহ যেতিয়া মটকৰ ৰজা আছিল সেই সময়ত তেখেতৰ ভূমিকা কি আছিল, কেনেধৰণে ৰণক্ষেত্ৰত বীৰত্ব প্ৰদান কৰিছিল, কেনেধৰণে নিজৰ অধীনত থকা সৈন্য বাহিনীক একত্ৰিত কৰিছিল আৰু আত্মবিশ্বাস জগাই তুলিছিল তেখেতৰ বীৰত্বৰ কৰ্মৰাজীয়ে, এই কথাবিলাক বৰ্তমান সময়ত থকা আমাৰ উঠি অহা প্ৰজন্মই জনাটো একান্তই দৰকাৰ। কাৰণ অসমৰ বুকুত মটক জনগোষ্ঠীক মানুহে জানে, অত্যন্ত পৰাক্ৰমী জনগোষ্ঠী অসমৰ বুকুত। অসমীয়া জাতিক যদি কোনোবা জনগোষ্ঠীয়ে অত্যন্ত আত্মবিশ্বাস প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে, সেই জনগোষ্ঠীটো হৈছে মটক জনগোষ্ঠী।
0: অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ নিৰ্মল চাহেৱালক সুশীল গগৈ স্মাৰক সাহিত্য বঁটা প্ৰদান কৰা হয়। আই আই টি গুৱাহাটীৰ এটা গৱেষকৰ দলে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়, খোৱাপানী আৰু অনাময় বিভাগৰ ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অনুদানেৰে অতি কম খৰচত ভূগৰ্ভস্থ পানীৰ পৰা আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰত সফল জল পৰিশোধন প্ৰযুক্তি সাজি উলিয়াইছে। এই ব্যৱস্থাৰ জৰিয়তে কেইমিনিটমানৰ ভিতৰতে ভূগৰ্ভস্থ আৰ্চেনিক আৰু ফ্লৰাইড আঁতৰাব পাৰি। আই আই টি গুৱাহাটীৰ অধ্যাপক মিহিৰ কুমাৰ পুৰকাইত আৰু তেওঁৰ দলে চলোৱা গৱেষণাই এই দ্ৰুত আৰু অধিক কাৰ্যক্ষম ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইছে। সমাগত শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব পৰা তাৰকাৰ প্ৰচাৰকৰ সৰ্বাধিক সংখ্যা সন্দৰ্ভত পূৰ্বে জাৰি কৰা জাননীৰ সময়সীমা বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা বছৰ ছেপ্টেম্বৰ মাহত এখন জাননীযোগে শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলসমূহৰ সৰ্বাধিক কেইগৰাকী তাৰকা প্ৰচাৰকে ভাগ ল'ব সেই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। যোৱা বছৰ এই নিৰ্বাচন অনুষ্ঠিত নহ'ল। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে কালি এখন জাননীযোগে পূৰ্বৰ এই নিৰ্দেশনাৰ ম্যাদ অনাগত শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে বৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে তাৰকা প্ৰচাৰক সন্দৰ্ভত আন কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে। জাননী অনুসৰি স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক ৰাজনৈতিক দলে সৰ্বাধিক 20 গৰাকী তাৰকা প্ৰচাৰক মনোনীত কৰিব পাৰিব।
2: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: তামোলপুৰৰ জিলা আয়ুক্ত চিমি কৰণৰ অধ্যক্ষতাত কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণৰ সৈতে জড়িত জিলা পৰ্যায়ৰ সমিতিৰ মাহেকীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱহাৰ, সৰবৰাহ আৰু বিক্ৰী ৰোধৰ লগতে যুৱ প্ৰজন্মক ইয়াৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰখা, শিক্ষানুষ্ঠানৰ সমীপত নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী ৰোধৰ ক্ষেত্ৰত বিভিন্ন বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিদ্যালয় আৰু ধৰ্মীয় অনুষ্ঠানৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সুৰাৰ দোকান

0: থকা বিষয়টোতো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্ত শিক্ষা অনুষ্ঠানৰ সমীপত নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি-20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। শ্ৰোতাসকলে পৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ভাস্বতী চক্ৰৱৰ্তীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওক।
1: শেহতীয়াকৈ নেপালত হোৱা জলপ্ৰলয়ৰ বিভিন্ন বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিক আমাৰ অসম কাকতে 19টা জলবিদ্যুৎ সুৰংগত প্ৰায় 1000 শ্ৰমিক জীৱন্তে সমাধিষ্ট হোৱাৰ আশংকা এই শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে 5,100 মিটাৰ উচ্চতাৰ পৰা 6,20,000 বৰ্গ কিলোমিটাৰ এলেকাত খহি পৰিছিল হিমবাহ, এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে হিমালয়ৰ বুকু ফালি নামিছিল বৰফ, পাথৰৰ সোঁত 20 কিলোমিটাৰ জুৰি অকল্পনীয় ধবংসলীলা, এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম ফ্ৰেছ ৰেইনফল ৱাৰ্ণিং ইন নেপাল ফ্লাড হিট এৰিয়াজ। দৈনিক অসম কাকতে প্ৰাকৃতিক বিপৰ্যয়ৰ কাল ৰূপ আকাশৰ চুনামী শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান কিৰ্গিস্তান ভ্ৰমণৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম দাম কমিছে অসমবংগৰ চাহৰ। ভাৰতৰ হিমালয় অঞ্চলৰ প্ৰায় 200টা হিমবাহীয় হ্ৰদক অতি বিপদজনক বুলি প্ৰকাশ পোৱাত এই প্ৰতিবেদনৰ বাতৰিকো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যৰ চাহ উদ্যোগৰ বিভিন্ন দিশ সামৰি প্ৰথম পৃষ্ঠাত এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে। ডঃ বৰ্ণালী ডেকাক কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিবৰূপে নিযুক্তি দিয়াৰ বাতৰিকো আজিৰ কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ডিব্ৰুগড় জিলাত নাহৰকটীয়া সমজিলা আয়ুক্ত বিৰাজ বৰুৱাই কালি নগাঘাট আয়ুষ্মান আৰোগ্য মন্দিৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ কালছোৱাত তেওঁ স্বাস্থ্যকেন্দ্ৰটোৰ সামগ্ৰিক কাৰ্যকলাপ, ৰোগী সেৱা, ঔষধৰ উপলব্ধতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নথি পত্ৰ সংৰক্ষণ আৰু স্বাস্থ্যসেৱাৰ মানসমূহ পৰ্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে জনসাধাৰণক অধিক উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰয়োজনীয় পৰামৰ্শ দিয়াৰ লগতে বিভিন্ন নিৰ্দেশনাও প্ৰদান কৰে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108জন ভাৰতীয় লোকক উদ্ধাৰ, বানত মৃত্যুৰ সংখ্যা 675লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। আকাশবাণীৰ মন কী বাতত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। মটক জনগোষ্ঠীৰ গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। আৰু ডুবাইত অনুষ্ঠিত টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় মহিলা দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: মানে বাংজংসে পে বুকে হোম এমব্রয়ডারি লাপেনা সনসনা পে কে রাজিয়ানিং কে হাংডো পুলোতে দীফু রংথার বেলং জয় কে পেনাংলিতুম হোমরিক।

0: পিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: লাকি আকাশবাণী।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: লাগে আকাশবাণী ডিফু নন ষ্টুডিও ঘূৰিয়াপৰ পৰফাই কেবৰা মিনিট থংকেপ প্লেংটাং ল লাচি আদুন থু লামকানা যায় মেকাং ডেঙলং ক্লুলিন আজু আতমু পোৱা লামকান আৰ্জু এক চিনাং বাংচ লামকান কাবন দা বাং ছাৰ এট হানচি ততাংতে আৰ্জু এক চিনাং

0: আনপৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত শুনিলে। এতিয়া শুনক মন কী বাতৰ অসমীয়া ভাষান্তৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
1: নমস্কাৰ মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ আন এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোৱে জানে এইখন এনে এক মঞ্চ য'ত আমি নতুন পদক্ষেপৰ বিষয়ে কথা পাতোঁ, দেশবাসীৰ নতুন উদ্ভাৱনৰ বিষয়ে চৰ্চা কৰোঁ। এনেধৰণৰ বহু পদক্ষেপৰ আঁৰত বহুজনৰ জীৱনৰ মূল্যৱান শক্তি বিনিয়োগ হয়। বন্ধুসকল, কিছুদিন আগতে সামাজিক মাধ্যমত কোনোবাই লিখিছিল, আহাৰ মাহৰ একাদশীৰ এই পবিত্ৰ ক্ষণত মই এয়া জনাবলৈ পাই অত্যন্ত সুখী যে ইতিহাসক গুৰুত্বপূৰ্ণ কৰিবলৈ মই মোৰ প্ৰয়াসৰ শুভাৰম্ভ কৰিছোঁ। ইয়াৰ পাছত তেওঁ কৈছিল, এই পৰিকল্পনা অতি সাধাৰণ। আপুনি এই ৱেবছাইটলৈ যাওক আৰু কোনো এটা বৰ্ষ নিৰ্বাচন কৰক। ইয়াত আপুনি অতি সহজেই গম পাব সেই সময়ত ভাৰতৰ কোন অঞ্চলত কাৰ শাসন আছিল। ময়ো এইটো বৰ আমোদজনক পালোঁ আৰু মই ভাবিলোঁ এই বিষয়ে অধিক তথ্য লোৱা যাওক। মই গম পালোঁ এই কাম মুম্বাইত বাস কৰা শ্ৰীমান কৃষ্ণা শেষাদ্ৰী মহোদয়ে কৰিছে। মজাৰ কথাটো হ'ল, কৃষ্ণাজীয়ে ৱেবছাইটৰ নামটোও অতি সহজ ৰাখিছে, www.bharatrajya.com। তেওঁলোকৰ এই প্ৰয়াস আপোনালোকৰো কাষ চপা উচিত, সেইবাবেই মই ভাবিলোঁ পোনপটীয়াকৈ কৃষ্ণাজীৰ সৈতে কথা পাতোঁ। বন্ধুসকল, এতিয়া কৃষ্ণাজী আমাৰ সৈতে ফোন লাইনত আছে। নমস্কাৰ কৃষ্ণাজী।
2: নমস্কাৰ
1: ভাইটি। মই গম পাইছোঁ আপুনি প্ৰযুক্তি জগতৰ সৈতে জড়িত নহয়, নাইবা আপুনি ইতিহাসৰ শিক্ষকো নহয়, কিন্তু আপুনি প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি ইতিহাসৰ ছাইট প্ৰস্তুত কৰিলে, ইয়াৰ বাবেই মোৰ উৎসুকতা বাঢ়িল। এয়া কেনেদৰে হ'ল?
2: ধন্যবাদ মহাশয়, আপোনাৰ সৈতে কথা পাতিবলৈ পোৱাটোৱেই মোৰ সৌভাগ্য। মোৰ বিষয়ে ক'বলৈ গ'লে, মই এগৰাকী অভিযন্তা আছিলোঁ, তাৰপিছত মই মাৰ্কেটিং ফিল্ডলৈ গ'লোঁ। কিন্তু এইবোৰ কৰি থাকিলোঁ যদিও সৰুৰে পৰা ইতিহাস বিষয়ত মোৰ খুব আগ্ৰহ আছিল, আৰু সেইবাবেই মই সদায় ইতিহাস বিষয়টো আকৰ্ষণীয় কৰিবলৈ কিবা এটা কৰিব বিচাৰিছিলোঁ। মোৰ এনে লাগিছিল, আমি যিদৰে ইতিহাস পঢ়াওঁ, এই পঠন পদ্ধতি আমি উন্নত কৰিব পাৰোঁ, তাক আমি বহু সলনি কৰি কাহিনী হিচাপে মানুহৰ আগত প্ৰস্তুত কৰিব পাৰোঁ।
1: ভাৰতৰ ইতিহাস এনে এক দিশ যাৰ বিষয়ে বহু মানুহে জনাটো উচিত বুলি আপুনি ভাবিলে?
2: মহাশয়, ভাৰতীয় ইতিহাস যিদৰে আমাৰ স্কুল কলেজত শিকোৱা হয়, তাত আপোনালোকে দেখে যে কোনো এখন সাম্ৰাজ্য বা দেশ উপস্থাপন কৰিলে সি মনোযোগ আকৰ্ষণ কৰে, কিন্তু বহুতো সাম্ৰাজ্যৰ বিষয়ে আমি নাজানো। চোলা, পল্লৱ, কাৰকোটা সাম্ৰাজ্য যি কাশ্মীৰত আছিল, অসমত আহোম সাম্ৰাজ্য আছিল যি 600 বছৰ অসমত শাসন কৰিছিল আৰু অসমত নিজৰ সংস্কৃতি, নিজৰ ৰুচিবোধ বৰ্তাই ৰাখিছিল, এইবোৰৰ বিষয়ে আমি একোৱেই নাজানো। সেয়েহে মই ভাবিলোঁ এটি ৱেবছাইট প্ৰস্তুত কৰা হওক।
1: কৃষ্ণ মহোদয়, আপুনি ইমান কষ্ট কৰিছে, মই আপোনাক এটি কাল্পনিক প্ৰশ্ন সুধিব খুজিছোঁ। যদি আপুনি ভাৰতীয় ইতিহাসৰ 3গৰাকী মহান ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰে, তেনেহ'লে আপুনি কাৰ সৈতে পাতিব আৰু কিয় পাতিব?
2: হয় মহাশয়, মই প্ৰথমেই ক'ম ৰাজা চোলা বা ৰাজেন্দ্ৰ চোলাৰ কথা, যিগৰাকী আছিল চোলা সাম্ৰাজ্যৰ প্ৰবল প্ৰতাপী সম্ৰাট আৰু চোলা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰজাসকলৰ মাজৰ এজন। মই প্ৰথমেই তেওঁৰ পৰা জানিব বিচাৰিম যে বৃহদেশ্বৰ মন্দিৰ অথবা গংগৈকুণ্ডা চোলাপুৰম শিৱ মন্দিৰৰ দৰে বৃহৎ মন্দিৰ নিৰ্মাণৰ ধাৰণা কিদৰে আহিল আৰু কিদৰে এই পৰিকল্পনা কৰা হ'ল, কিদৰে এই চিন্তা আহিল যে আমি এনে কিবা এটা কৰি থৈ যাওঁ যে আহিবলগীয়া হাজাৰ হাজাৰ বছৰলৈ ই অনেকক প্ৰেৰণা যোগাই যাব, সেই কথাটো মই তেখেতৰ পৰা জানিব বিচাৰিম। দ্বিতীয়জন ব্যক্তি হ'ল যিজন মোৰ বোধেৰে ভাৰতীয় ইতিহাসৰ এগৰাকী অচৰ্চিত গুণী ব্যক্তি, তেখেতৰ নাম হেমু। তেখেতৰ বিষয়ে আমি ইতিহাসৰ পাতত মাত্ৰ 2 বা 3 শাৰীহে পঢ়িছোঁ। হেমু এগৰাকী সাধাৰণ ব্যক্তি আছিল। তেখেত আছিল এগৰাকী ব্যৱসায়ী, তেখেতে এখন সাম্ৰাজ্য গঢ়িছিল, তেখেতৰ আছিল যুদ্ধকলাৰ ক্ষেত্ৰত অনন্য প্ৰতিভা। তেখেতে 23খন যুদ্ধত অৱতীৰ্ণ হৈ তাৰে 22খনত জয়লাভ কৰিছিল। এগৰাকী সাধাৰণ ব্যক্তিৰ পৰা কিদৰে তেওঁ এগৰাকী ৰজা হৈছিলগৈ, তেখেতৰ চিন্তাধাৰা কি আছিল, তেখেতৰ সেই যাত্ৰাৰ বিষয়ে জানিবলৈ মই ইচ্ছুক। তৃতীয়গৰাকী ব্যক্তি হৈছে এগৰাকী মহিলা, ত্ৰিভুৱন মহাদেৱী। 850 খ্ৰীষ্টাব্দত ওড়িশাৰ ভৌমাকাৰ

0: ৰাজবংশৰ এজন ৰজা আছিল, তেখেতৰ স্বামী। চুবুৰীয়া পাল সাম্ৰাজ্যৰ আক্ৰমণত তেখেতৰ স্বামী নিহত হয় আৰু ৰাজ্যখনো সংকুচিত হৈ পৰিল। ৰজাৰ তলতীয়া কৰ্মচাৰীসকলো ৰাজ্য এৰি পলাই যোৱাত তেখেতেই ৰাজ্যভাৰ চম্ভালি ল'লে। ভাৰতৰ ইতিহাসত প্ৰথম পৰ্যায়ৰ স্বাধীন শাসকসকলৰ ভিতৰত এজন বুলি পৰিগণিত ত্ৰিভুৱন মহাদেৱী শাসন কাৰ্যত ইমানেই দক্ষ আছিল যে পৰৱৰ্তী 100 বছৰ কলিংগত তেখেতসকলৰ শাসনেই চলিছিল। এই তিনিগৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিবলৈ ভাল পাম।
1: মোৰ এনে লাগিছে যেন ইতিহাসেই আপোনাৰ জীৱন হৈ উঠিছে। মই বৰ আগ্ৰহেৰে আপোনাৰ ৱেবছাইট চাইছোঁ। আপুনি ইয়াত শুধৰণি আৰু পৰামৰ্শৰ বাবেও ব্যৱস্থা ৰাখিছে। এনেদৰে আনৰ গঠনমূলক পৰামৰ্শৰ বাবে নিজকে মুকলি কৰি ৰাখিব পৰাটো বহুত ডাঙৰ কথা। ৰাইজৰ পৰা এনে কিবা পৰামৰ্শ পাইছেনে, আৰু পাইছে যদি তাক কেনেদৰে কামত লগাইছে?
0: ছাৰ, মই ইতিমধ্যে বহুত পৰামৰ্শ পাইছোঁ। সাধাৰণতে তথ্যৰ শুধৰণিৰ পৰামৰ্শ আহে আৰু ৱেবছাইটটোৰ গাঁথনি সম্পৰ্কেও পৰামৰ্শ আহে। এনে এটি পৰামৰ্শ আছিল ৰাজ্য হিচাপে তথ্যসমূহ প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শ আছিল ল'ৰা ছোৱালীৰ বাবে কাৰ্ড একোখনৰ দৰে একোখন সাম্ৰাজ্যৰ সকলো তথ্য প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শত আকৌ গোটেইবোৰ তথ্য একেলগে ডাউনলোড কৰাৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছিল। মই এই ব্যৱস্থাসমূহ ৱেবছাইটত সন্নিৱিষ্ট কৰিছোঁ। শুধৰণিৰ টেবটো মই লগোৱাৰ উদ্দেশ্য হৈছে, মোৰো ভুল হ'ব পাৰে, কিন্তু আটাইয়ে লগ লাগি আমি নিশ্চয় এনে এটি ৱেবছাইট গঢ়ি তুলিব পাৰোঁ যি ইতিহাসক এটা ৰসাল বিষয় কৰি তুলিব পাৰে।
1: আপুনি সঁচাকৈয়ে বহুত ডাঙৰ কাম এটা কৰিছে। বাৰু কওকচোন, ইতিহাসৰ বাহিৰে আৰু নিশ্চয় কেইবাটাও হবি আপোনাৰ আছে?
0: নাই ছাৰ, আচলতে মই এজন নিৰহ ব্যক্তি। মই টেকন'লজি আৰু ইতিহাস দুয়োটাই ভাল পাওঁ। যিহেতু এই কামটোত এই দুয়োটা সোমাই আছে, মই গোটেই দিনটো এই কামটোতেই ডুবি থাকোঁ।
1: আপুনি এটা সুন্দৰ কাম আৰম্ভ কৰিছে, ইয়াৰ বাবে আপোনাক শুভকামনা জনাইছোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাক বহু লোকে সহযোগ কৰিব। আপোনাক শুভেচ্ছা জনালোঁ। বন্ধুসকল, তেখেতৰ এই কামে অকল ছাত্ৰ-ছাত্ৰীসকলক যে সহায় কৰিব এনে নহয়, ই আমাক আমাৰ অতীতৰ বিষয়ে ৰসাল পদ্ধতিৰে জানিবলৈ সুবিধা কৰি দিব। আপুনিও যদি এনে কিবা প্ৰয়াসৰ কথা গম পাইছে, সেই বিষয়ে আমাক জনাওক। মোৰ প্ৰিয় দেশবাসী, বিকশিত ভাৰতৰ বাবে নিচাবিহীন যুৱ সমাজ, এই অভিযান গোটেই দেশতে এতিয়া পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ লক্ষ্য স্পষ্ট, নিচামুক্ত ভাৰত। বহুসংখ্যক লোক, বিশেষকৈ যুৱকসকল, এই অভিযানত জড়িত হৈ পৰিছে। এই অভিযান হৈছে ভাৰতৰ যুৱ সমাজৰ স্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ সামূহিক সংকল্প। বন্ধুসকল, নিচাৰ কুপ্ৰভাৱে এজন ব্যক্তিৰ লগতে তেওঁৰ পৰিয়াল আৰু সমাজখনকো কষ্ট দিয়ে। নিচাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, নিচাৰ কবলৰ পৰা ওলাই আহিবলৈ সহায় কৰা প্ৰতিজন ব্যক্তিৰে মই শলাগ লৈছোঁ। নিচামুক্ত ভাৰতৰ বাবে শক্তিশালী শ্লোগান, গীত বা চুটি নাটক ৰচনা কৰিব নোৱাৰেনে বাৰু? ছাত্ৰ-ছাত্ৰী আৰু নাট্যদলসমূহে এনে কোনো হৃদয়স্পৰ্শী নাটক ৰচনা কৰিব পাৰেনে য'ত ড্ৰাগছৰ বিপদৰ সংকেত থকাৰ লগতে এই নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো থাকে? আমাৰ দেশত উৎকৃষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ কোনো অভাৱ নাই। মই আশা কৰোঁ যে এওঁলোকে বিভিন্ন ভাষাত এনেকুৱা কণ্টেণ্ট সৃষ্টি কৰক যাতে এই দিশত আমাৰ সমাজখন উপকৃত হয়। আপোনাক সবে নিজৰ নিজৰ প্ৰচেষ্টাক হেশ্বটেগৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰক। বহু ক্ষেত্ৰত সৃজনীশীল প্ৰচেষ্টা আনুষ্ঠানিক প্ৰচাৰতকৈ বেছি ফলদায়ক হয়। আহক, ভাৰতৰ যুৱ প্ৰজন্মক নিচাৰ আসক্তিৰ পৰা দূৰৈত ৰখা আৰু মুক্ত কৰাৰ এই পবিত্ৰ কৰ্তব্যত আমি আমাৰ ভূমিকা পালন কৰোঁ। আপোনালোকে আপোনালোকৰ প্ৰচেষ্টাক হেশ্বটেগ নিচামুক্ত যুৱ সম্প্ৰদায়ৰ সৈতে সামাজিক মাধ্যমত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। মোৰ প্ৰিয় দেশবাসী, আগষ্ট মাহটোত আমি কেওপিনে দেশভক্তিৰ বহুতো ৰঙীন ছবি দেখিবলৈ পাওঁ। এই সময়খিনিত প্ৰত্যেক ব্যক্তিৰ মনত ৰাষ্ট্ৰপ্ৰেমৰ ভাৱ প্ৰবল হৈ উঠে। নেশ্যনেল হেণ্ডলুম ডে আৰু ভাৰত ত্যাগ আন্দোলনৰ লগতে দেশ বিভাজনৰ পীড়াদায়ক স্মৃতিয়ে এই ভাৱক আৰু অধিক বিশেষ মাত্ৰা দিয়ে। স্বতন্ত্ৰতা দিৱস আৰু নেশ্যনেল স্পেচ ডেৰ অনুভৱে আমাক সকলোকে গৰ্বিত কৰি তোলে। হৰ ঘৰ ত্ৰিৰংগা অভিযানে আমাৰ মনোভাৱক আৰু সুদৃঢ় কৰি তোলে। বন্দে মাতৰম ৰাষ্ট্ৰগীতৰ 150 বছৰীয়া জয়ন্তীয়ে এইবাৰৰ অনুভৱক আৰু অধিক বিশেষত্ব প্ৰদান কৰিছে। এই বছৰ 8 কোটিতকৈও অধিক ত্ৰিৰংগা ছেলফি আপডেট হৈছে আৰু এই কথা মাথো দেশৰ ভিতৰতে আবদ্ধ হৈ থকা নাই। এই বছৰ সূৰ্যপথ ত্ৰিৰংগাৰ জৰিয়তে আমাৰ ত্ৰিৰংগাই এটি অনন্য যাত্ৰাৰে খোজ ল'লে।

ফিজি দেশৰ পুৱাৰ প্ৰথম পোহৰত তৰংগিত হৈছিল আমাৰ ত্ৰিৰংগা। ইয়াৰ পাছত এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ ছেন ফ্ৰান্সিস্কোৰ ভাৰতীয় দূতাৱাসসমূহত ত্ৰিৰংগা উত্তোলিত হৈছিল। সূৰ্যৰ গতি আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ পতাকাও তৰংগিত হৈ গৈ আছিল। এই কথাবোৰে সমাজক একেডাল সূতাৰে বান্ধি পেলায়, দেশৰ সৈতে আমাৰ আত্মীয়তাও বহু গভীৰ হৈ পৰে। এই প্ৰচেষ্টাৰ সৈতে জড়িত সকলোলৈকে মোৰ বহুত শুভেচ্ছা থাকিল। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ চহৰ নগৰ আদিৰ পথসমূহত বহুতো মহিলাই পুৱাৰ পৰা সন্ধিয়ালৈকে নিজ নিজ কামত জড়িত হৈ থাকে। কোনোবাই শাক পাচলিৰ দোকান দিয়ে, কোনোৱে ফল চাহ আদিৰ ব্যৱসায় কৰে আৰু আন বহুতেই পূজাৰ সামগ্ৰীৰ দোকান দিয়ে। বহু ক্ষেত্ৰত সামান্য মাত্ৰ ধনৰ অভাৱত এওঁলোকৰ ব্যৱসায় অগ্ৰসৰ হ'ব নোৱাৰে। কিন্তু এতিয়া এনে লাখ লাখ মহিলাই পিএম স্বনিধি যোজনাৰ জৰিয়তে নতুন শক্তি আহৰণ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো বেছিকৈ চৰ্চিত নহয়। পিএম স্বনিধি যোজনাৰ হিতাধিকাৰীৰ ভিতৰত 46% হৈছে মহিলা। অৰ্থাৎ দেশৰ প্ৰায় 35 লাখ মহিলা এই আঁচনিৰ সৈতে জড়িত হৈ নিজ ব্যৱসায়ত আগবাঢ়ি গৈছে। বন্ধুসকল, গাজিয়াবাদৰ ববিতা শৰ্মা ইয়াৰ এটি উৎকৃষ্ট উদাহৰণ। ববিতা মহোদয়াৰ পূজাৰ সামগ্ৰীৰ এখন সৰু বিপণী আছিল। ফুল, চাকি আদি সামগ্ৰীৰ ব্যৱসায় কৰি তেওঁৰ পৰিয়ালক কিছু সহায়ৰ হাত আগবঢ়াইছিল। বহুত শ্ৰম কৰিছিল, কিন্তু পুঁজিৰ অভাৱত ব্যৱসায় প্ৰশস্ত হ'ব পৰা নাছিল। পিএম স্বনিধিৰ যোগেদি তেওঁ আৰ্থিক সাহাৰ্য লাভ কৰে। তেওঁ দোকানখনত অধিক সামগ্ৰী ৰাখিবলৈ লয় আৰু ব্যৱসায় বিস্তৃত কৰি তোলে। গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু লাহে লাহে ৰাস্তাৰ কাষৰ তেওঁৰ সৰু বিপণীখন এখন বৃহৎ দোকানলৈ পৰিৱৰ্তিত হয়। বন্ধুসকল, বাংগালুৰুৰ টি এছ নিগ্নম্মাৰ উদাহৰণো প্ৰেৰণাদায়ক। নিগ্নম্মা মহাশয়া আৰু তেওঁৰ স্বামীয়ে মিলি ইডলি, ডোছা আদিৰ এটি সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায় চলি আছিল, কিন্তু ধনৰ অভাৱত ব্যৱসায় বিস্তাৰ লাভ কৰা নাছিল। নিগ্নম্মা মহোদয়াই পিএম স্বনিধিৰ সাহাৰ্য লাভ কৰে। তেওঁৰ দোকানখন উন্নত কৰে আৰু লগতে মেনিউত বহু নতুন সামগ্ৰী সংযোজন কৰে। তেওঁ গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু আজি তেওঁৰ 3 সন্তানক উৎকৃষ্ট শিক্ষা দিবলৈ সক্ষম হৈছে। বন্ধুসকল, যেতিয়া এগৰাকী মহিলাৰ ব্যৱসায় বৃদ্ধি পায়, তেতিয়া এটি সম্পূৰ্ণ পৰিয়ালৰ ভৱিষ্যতে গতি লাভ কৰে। সন্তানৰ শিক্ষা উন্নত হয়, ঘৰখনৰ প্ৰয়োজন পূৰণ হয় আৰু মহিলাগৰাকীৰ আত্মবিশ্বাসো শক্তিশালী হয়। মহিলা সবলীকৰণৰ এয়াই জীৱন্ত ৰূপ। মই এই পথৰ দাঁতিত কাম কৰা সকলো মহিলাকে শুভকামনা জনাইছো। প্ৰিয় দেশবাসী, পৰিষ্কাৰ পৰিচ্ছন্নতা যেতিয়া কোনো অঞ্চলৰ লোকৰ সংকল্প হৈ পৰে, তেতিয়া অঞ্চলটোৰ পৰিৱৰ্তন মাথো চাফ চিকুণতাতে আবদ্ধ নাথাকে। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ পৰিচয়ৰ পৰিৱৰ্তন হয়। দেশৰ বিভিন্ন প্ৰান্তত হোৱা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰচেষ্টাসমূহে আমাক নিৰন্তৰ প্ৰেৰণা যোগায়। উত্তৰ প্ৰদেশৰ ৰামপুৰত থকা এখন গাঁও হৈছে পাটৱাই। ইয়াৰ আকাশ আৰু ৰোহন নামৰ দুজন বন্ধুৱে মন কৰিলে যে তেওঁলোকৰ কেওদিশৰ পৰিৱেশ আৱৰ্জনাৰে ভৰি পৰিছিল। তেওঁলোক জাবৰ জোঁথৰ পৰিষ্কাৰৰ কামত লাগি পৰিল। লাহে লাহে অন্য যুৱক যুৱতীও তেওঁলোকৰ সঙ্গী হ'ল। এটা দল গঠন হ'ল। দলটোৰ নাম হ'ল ক্লিন আপ পাটৱাই। এই দলটিয়ে গংগাৰ 4টিকৈ ঘাট পৰিষ্কাৰ কৰি তুলিছে। এওঁলোকে বহু পুখুৰী আৰু ৰাজহুৱা স্থানো পৰিষ্কাৰ কৰিছে। বন্ধুসকল, এইবাৰ শ্ৰী অমৰনাথজীৰ যাত্ৰাৰ সময়তো পৰিচ্ছন্নতা আৰু জন অংশীদাৰিত্বৰ এখনি প্ৰেৰণাদায়ক ছবি দেখিবলৈ পোৱা গৈছিল। কঠিন পথৰ মাজত হাজাৰ হাজাৰ স্বচ্ছতা কৰ্মীক কৰ্মব্যস্ত অৱস্থাত দেখা গৈছিল। এইবাৰৰ যাত্ৰাৰ সময়ত 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনাৰ সংগ্ৰহ আৰু প্ৰচেছিং কৰা হৈছিল। এই প্ৰচেষ্টাৰ এটি দিশ মোৰ বৰ ভাল লাগিছিল। এই অভিযানত বহুতো শ্ৰদ্ধেয় ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। 16,000ৰো অধিক যাত্ৰীয়ে স্বচ্ছতাৰ সংকল্প গ্ৰহণ কৰিছিল। 10,000ৰো অধিক যাত্ৰীক ৰেছপনচিবল য়াত্ৰীৰ প্ৰমাণ পত্ৰ দিয়া হয়। ইয়াত এক অনন্য প্ৰচেষ্টাও হাতত লোৱা হয়। ঘোঁৰাৰ গোবৰৰ পৰা বায়গেছ প্ৰস্তুত কৰি পৰিষ্কাৰ বন্তি প্ৰজ্বলিত কৰা হয়। অৰ্থাৎ তুষাৰ বাবাৰ এই পবিত্ৰ যাত্ৰাত পৰিচ্ছন্নতাৰ সেৱাও আস্থাৰ এটি ৰূপ হিচাপে উদ্ভাসিত হৈ উঠে। বন্ধুসকল, আমাৰ গাঁও, চহৰ, নদী বা তীৰ্থস্থান, এই সকলোৰে পৰিচয় আমাৰ আচৰণৰ দ্বাৰাই প্ৰস্তুত হয়। আৰু পৰিচ্ছন্নতা যেতিয়া এই আচৰণৰ অংগ হৈ পৰে, সেই স্থানসমূহৰ শোভা আৰু উজ্জ্বল হৈ পৰে। মোৰ প্ৰিয় দেশবাসী, কেতিয়া

আমাৰ একোটি সৰু আকৰ্ষণে জীৱনত বহু সম্ভাৱনাৰ পথ মুকলি কৰে। নাগালেণ্ডৰ ফেক জিলাৰ বেচালু পুৰু মহাশয়ৰ জীৱনত এনে এটি উদাহৰণ দেখিবলৈ পোৱা যায়। তেখেত কৃষক পৰিয়ালত ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰা তেওঁ মাক দেউতাকক খেতি কৰা দেখিছিল। ফুলৰ প্ৰতি তেওঁৰ বেছ আকৰ্ষণ আছিল। 2021 চনত তেওঁ অতি কম পৰিসৰত ফুলৰ খেতি কৰিবলৈ লয়। লাহে লাহে তেওঁ ইয়াৰ মাজত এটি উজ্জ্বল সম্ভাৱনা দেখিবলৈ পায়। বিবাহ বা অন্য উৎসৱ পাৰ্বণত ফুলৰ চাহিদা সকলো সময়তে থাকেই। বেচালু মহোদয়ে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰত ফুলৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ লয় আৰু তাৰ পাছত এক একৰ মাটিৰ চাৰিভাগৰ এভাগত গ্লেডিঅলাছ ফুলৰ প্ৰায় 1000 পুলি ৰোপণ কৰে। প্ৰথম প্ৰয়াসতেই 5000তকৈও অধিক ফুল ফুলি উঠে। এই সফলতাই বেচালু মহোদয়ক এটি নতুন পথেৰে আগবঢ়াই নিয়ে। আজি তেওঁৰ ফুল নাগালেণ্ডৰ পৰা গৈ দিল্লী আৰু মুম্বাই চহৰতো ভুমুকি মাৰিছে। বেচালু মহাশয়ৰ উদাহৰণে আমাক কয় যে সৰু সৰু চখ বা আকৰ্ষণৰ সৈতে পৰিশ্ৰম যুক্ত হৈ পৰিলে সি বিশাল সম্ভাৱনাৰ পথ মুকলি কৰে। আমাৰ চাৰিওফালে এনে বহু লোক আছে যিয়ে এটা সৰু প্ৰচেষ্টা আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে তেওঁলোকৰ এই প্ৰচেষ্টাই বহুতো লোকৰ জীৱনত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰে। উৰিষ্যাৰ দেৱৰীগড়ৰ এখন গাঁও হৈছে ধৰৰু কুচুম। কেইবছৰমান আগলৈকে এই গাঁওখনৰ মৈথিলী ভূঞে ডাঙৰীয়া প্ৰায় প্ৰতিদিনে অৰণ্যলৈ গৈছিল, কেতিয়াবা জ্বলোৱাৰ বাবে খৰি আনিবলৈ, কেতিয়াবা মহুৱা আৰু কেন্দুপাত আনিবলৈ, কেতিয়াবা বাঁহৰ ডাল আৰু অন্যান্য বনজ সামগ্ৰী আনিবলৈ। তেওঁৰ আৰু তাত থকা বহুতো পৰিয়ালৰ সৰহভাগ প্ৰয়োজন এই অৰণ্যৰ পৰাই পূৰণ হৈছিল। কিন্তু তাৰ পাছত মৈথিলী ডাঙৰীয়াই ডিব্ৰুগড় পৰিৱেশ পৰ্যটনৰ সৈতে সংযুক্ত হ'ল। তেতিয়াৰ পৰাই অৰণ্যৰ সৈতে তেওঁৰ এক নতুন ধৰণৰ সম্পৰ্ক গঢ় লৈ উঠিল। এতিয়া বন সংৰক্ষণো তেওঁলোকৰ জীৱিকাৰ এক মাধ্যম হৈ পৰিল। বন্ধুসকল, মৈথিলী ডাঙৰীয়াৰ জীৱনৰ এই পৰিৱৰ্তনে আন মহিলাসকলকো অনুপ্ৰাণিত কৰিছিল। আজি 60গৰাকীৰো অধিক মহিলা বন সংৰক্ষণৰ সৈতে জড়িত হৈ আছে। কিছুমানে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰিছে, কিছুমান ঘাঁহনিৰ বিকাশৰ সৈতে জড়িত আৰু আন কিছুমান মহিলাই পৰিৱেশ পৰ্যটনৰ দিশত অৰিহণা যোগাইছে। বন্ধুসকল, মৈথিলী ডাঙৰীয়া আৰু দেৱৰীগড়ৰ এই ভগ্নীসকলে দেখুৱাইছে যে প্ৰকৃতিক সুৰক্ষিত কৰিবও পাৰি আৰু জীৱনত সমৃদ্ধিও আহিব পাৰে। এই ভগ্নীসকলৰ প্ৰচেষ্টা আমাৰ সকলোৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা। বন্ধুসকল, আজি আমাৰ কন্যা সন্তানসকলৰ সপোনৰ উৰণ পৃথিৱীৰ পৰা মহাকাশ পালেগৈ আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে ভাৰতে এনে উচ্চ সপোন দেখা বিশ্বৰ কেইবাহাজাৰো কন্যা সন্তানক একেলগ কৰিছে। এই প্ৰচেষ্টাৰ নাম হৈছে মিছন শক্তিছেট। ইয়াৰ জৰিয়তে 108খন দেশৰ 12,000 ছাত্ৰীয়ে উপগ্ৰহ প্ৰযুক্তি শিকাৰ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। 23 আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱসত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এই অভিযানৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল। গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত মিছন শক্তিছেটৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ পৰা আৰু সমগ্ৰ দেশৰ পৰা অহা প্ৰায় 100গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ ভাৰতৰ দূৰ দূৰণিৰ পৰা নিৰ্বাচিত ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এই সমগ্ৰ প্ৰচেষ্টাৰ লক্ষ্যও অতি বিশেষ। ছাত্ৰীসকলৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা এটা উপগ্ৰহ চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। বন্ধুসকল, মই নিশ্চিত যে এই ছাত্ৰীসকলৰ বহুতেই আগন্তুক সময়ত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ এক নতুন পৰিচয় গঢ়ি তুলিব। মোৰ প্ৰিয় দেশবাসী, আজিকালি এভোকাডো ফলৰ চাহিদা বৰ বেছি। এই ফলবিধৰ বিষয়ে আগতে খুব কমেইহে জানিছিল। ইয়াৰ মূল্য আৰু চাহিদা দুয়োটাই কম আছিল, কিন্তু আজি ইয়াক ডাইনিং টেবুলত প্ৰায় দেখা যায়। আজি ই স্বাস্থ্য আৰু প্ৰিমিয়াম বজাৰৰ পছন্দ হৈ পৰিছে। ই আমাৰ কৃষক ভাই ভনীসকলৰ বাবেও বেছ সহায়ক। অন্ধ্ৰপ্ৰদেশৰ কাডাপাৰ বৰাদৰাজ ডাঙৰীয়াৰ এটা উদাহৰণ দিওঁ। তেওঁ বহু বছৰ ধৰি নিজৰ পামত বিলাহী আৰু কলৰ খেতি কৰি আছিল। এদিন তেওঁৰ বন্ধুসকলৰ পামত এভোকাডোৰ খেতি দেখিছিল। পাছত তেওঁ ইউটিউবত চাই তাৰ বিষয়ে তথ্য আহৰণ কৰিছিল। এতিয়ালৈকে তেওঁলোকে প্ৰায় 4 টন এভোকাডো উৎপাদন কৰিছে। আজি তেওঁলোকে ইয়াক পোনপটীয়াকৈ স্থানীয় দোকানবোৰলৈ যোগান ধৰিছে। নতুন শস্য, বৈজ্ঞানিক পৰামৰ্শ আৰু প্ৰত্যক্ষ বিপণনে তেওঁলোকৰ সৰু পামৰ খেতিৰ পৰা উপাৰ্জন সম্পূৰ্ণৰূপে সলনি কৰিলে। তামিলনাডুৰ কোডাইকানালৰ কৃষক চন্দ্ৰশেখৰণ ডাঙৰীয়া

0: ইয়াই আধা হেক্টৰ মাটিত এভোকাডো খেতি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ইয়াৰ বাবে ভাল মূল্য লাভ কৰিছে আৰু উপাৰ্জনো বৃদ্ধি পাইছে। কৰ্ণাটকত চিক্কমাগালুৰুৰ কিছুমান কৃষক ভাই ভনীয়ে এখন কফি বাগিচাৰ মাজত এভোকাডো ৰোপণ কৰিছে। ইয়াৰ ফলত তেওঁলোকে কফি আৰু জালুকৰ লগতে অতিৰিক্ত উপাৰ্জনো লাভ কৰিছে। বন্ধুসকল, আমি প্ৰায়ে চহৰৰ ৰেষ্টুৰেণ্টসমূহত এভোকাডো টোষ্টৰ বিষয়ে শুনিছোঁ, কিন্তু এই এভোকাডোৰ জৰিয়তে আমাৰ উদ্ভাৱনীমূলক কৃষকসকলে উপাৰ্জনৰ বাবে এক নতুন ৰন্ধন প্ৰণালী বিচাৰি পাইছে। অৰ্থাৎ আপোনাৰ দেশৰ এভোকাডোও আপোনাৰ টোষ্টৰ সোৱাদ বৃদ্ধি কৰিছে আৰু কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি পাইছে। প্ৰিয় দেশবাসী, কেইদিনমানৰ ভিতৰতে 3 ছেপ্টেম্বৰত আমি মহানায়ক উত্তম কুমাৰজীৰ জন্মশতবৰ্ষ উদযাপন কৰিম। বন্ধুসকল, উত্তম কুমাৰ ডাঙৰীয়া এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেতা আছিল, যি নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিছিল। চলচ্চিত্ৰ প্ৰেমীসকলে বিশ্বাস কৰে যে সত্যজিৎ ৰায়ে মহান নায়ক উত্তম কুমাৰ ডাঙৰীয়াক মনত ৰাখিয়েই নায়ক দ্য হিৰো ছবিখনৰ সম্পূৰ্ণ চিত্ৰনাট্য লিখিছিল। সত্যজিৎ ৰায়ে কৈছিল যে তেওঁৰ অভিনয়ত ডিগনিটিৰ লগতে বিস্ময়কৰ আৱেগিক গভীৰতাও আছিল। চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। উত্তম কুমাৰ ডাঙৰীয়া তেওঁৰ সৰলতাৰ লগতে জনহিতকৰ কামৰ বাবেও পৰিচিত আছিল। জীৱনত কেতিয়াও হাৰ নমনা, তেওঁৰ জীৱনৰ পৰা শিকিবলগীয়া এটা ডাঙৰ শিক্ষা। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহে বিশেষ সফলতা লাভ কৰা নাছিল, কিন্তু তেওঁ বিচলিত নহৈ নিজৰ কামত মনোনিৱেশ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে তেওঁ অভিনয়ৰ ইমান উচ্চতাত উপনীত হৈছিল। বন্ধুসকল, মোৰ মনত আছে যেতিয়া মই কলকাতাত ৰোড শ্ব' কৰি আছিলোঁ, তেতিয়া মই উত্তম কুমাৰ ডাঙৰীয়াৰ ঘৰৰ সন্মুখেৰেও পাৰ হৈ গৈছিলোঁ। তাত এজনে আনকি মোক তেওঁৰ এখন ফটো উপহাৰ দিছিল। মই আকৌ এবাৰ মহানায়ক উত্তম কুমাৰ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ সদায় আমাৰ সকলোৰে হৃদয়ত বিশেষ ঠাই অধিকাৰ কৰি থাকিব। মহানায়ক উত্তম কুমাৰ চিৰদিন মানুহৰ হৃদয়ে ৰাজ কৰবেন। মোৰ প্ৰিয় দেশবাসী, আমাৰ পৰম্পৰাৰ লগতে আমাৰ উৎসৱ আৰু উদযাপনসমূহেও আমাক ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ সুযোগ দিয়ে। আগন্তুক দিনবোৰত আমি আৰু বহুতো গুৰুত্বপূৰ্ণ উৎসৱ উদযাপন কৰিবলৈ গৈ আছোঁ। 4 ছেপ্টেম্বৰত জন্মাষ্টমী পালন কৰা হ'ব। আমি ছেপ্টেম্বৰ মাহতে বিশ্বকৰ্মা পূজাও উদযাপন কৰিম। এই উপলক্ষতে আপোনাৰ চাৰিওফালে থকা শিল্পী, কাৰুশিল্পী আৰু বিশ্বকৰ্মা বন্ধুসকলক সন্মান জনোৱা উচিত। দীপাৱলীলৈ মাত্ৰ কেইমাহমানহে বাকী আছে আৰু লাহে লাহে ইয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এই উৎসৱৰ বতৰত মই আপোনালোকক আকৌ এবাৰ ভোকেল ফৰ লোকেলৰ আহ্বান জনাওঁ। ভোকেল ফৰ লোকেলৰ এই আহ্বানৰ অৰ্থ কেৱল মাটিৰ চাকি ক্ৰয় কৰাই নহয়, ইয়াৰ চিন্তা সুদূৰপ্ৰসাৰী। আমি আমাৰ ঘৰৰ বাবে যি সামগ্ৰীয়ে কিনো, এবাৰ নিশ্চিত হ'ব যে সেয়া ভাৰততে নিৰ্মিত। ভাৰতত নিৰ্মিত বস্তুবোৰক আমি যেতিয়া আঁকোৱালি ল'ম, তাক লৈ গৌৰৱ কৰিম, তেতিয়াই আমাৰ দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ পথ প্ৰশস্ত হ'ব। এই বাৰ্তা যিমান পাৰি মানুহৰ মাজত প্ৰচাৰ কৰাৰ দায়িত্বও আমাৰ। আমাৰ সৃষ্টিশীল জগতৰ বন্ধুসকল, ইনফ্লুয়েঞ্চাৰসকল আৰু চেলিব্ৰিটিসকলৰো ইয়াত এক ডাঙৰ ভূমিকা আছে। মই আপোনালোকক আহ্বান জনাওঁ, নিজেও ভোকেল ফৰ লোকেলৰ পৃষ্ঠপোষকতা কৰক, দেশত নিৰ্মিত সামগ্ৰীক আঁকোৱালি লওক আৰু আনকো এনে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক। বন্ধুসকল, আপোনাৰ চাৰিওফালে হয়তো এনেকুৱা বহু লোক থাকিব যি নিজৰ সৰু সৰু প্ৰচেষ্টাৰে সমাজলৈ ডাঙৰ পৰিৱৰ্তন আনিছে। আপোনালোকে তেওঁলোকৰ বিষয়ে মন কী বাতলৈ লিখিব। আপোনাৰ অনুভৱ দেশৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যক্তিৰ বাবে এক নতুন প্ৰেৰণা হ'ব পাৰে। আপোনালোকৰ পৰামৰ্শ আৰু অনুভৱৰ বিষয়ে জানিবলৈ মই অপেক্ষা কৰিম। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ আজি নিশা 8 বজাত শুনিবলৈ পাব।
2: ইংডেং ভাৰৈ চিৰা থমকেব্ৰা ট্ৰক্সি মন কি বাদা জাইমেক আসামি সালাম লাৰপেন আৰ্জু ইকলং টাংলো লাকি আকাশবাণী ডিফু জাইমেকে ৱাংলাকে এফ এম বেনা লংপেন মেগাহাৰ্চ ভাৰৈ চিৰা টকবৰা চিৰকেপ নিউজ অন এয়াৰ এপ লাপেন ৰিজ এপ

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ অভিযানে অতি দ্ৰুতভাৱে দেশজুৰি গতি লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 734লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগত কমেও 2500 লোক এতিয়াও সন্ধানহীন হৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বৰ্তমানলৈকে 108জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ

0: নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 734লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগত কমেও 2500 লোক এতিয়াও সন্ধানহীন হৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বৰ্তমানলৈকে 108জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি অৱস্থাৰ বুজ লোৱাৰ লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইপিনে কোকৰাঝাৰ জিলাতো অসম আৰক্ষী বাহিনীৰ উদ্যোগত ৱাকাথনৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অধীনত লাইকা দধিয়াৰ 855টা পৰিয়ালক সংস্থাপন দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 2026-27 বৰ্ষৰ শ্ৰেষ্ঠ শাৰীৰিক শিক্ষা প্ৰশিক্ষক হিচাপে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সুদক্ষ কেৰাটে প্ৰশিক্ষক নীৰেণ ফুকনক স্বীকৃতি দিয়া হৈছে। মিজোৰামৰ খেলুৱৈ লাল্লিৱান জুৱালা চাংটেক 2026 বৰ্ষৰ ভাৰতীয় ফুটবল খেলুৱৈ সন্মানেৰে সন্মানিত কৰা হৈছে। আৰু টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।
1: আকাশবাণী গুৱাহাটী মহাবাহু আংডেংলংপেন কার্বিয়াজাইমেক পিনি কার্বিয়াজাইমেক লংপেন ইরুইপেন ফংনিক রকপারজুপন জাইমেক কপাচুনপন হবাং কাচংবাই আলুঞ্জির হে হুই পিনি লাবাংসো আংডেংলংপেন নিলি আপ্রাংসে আলুঞ্জির কাংবাই পনলাবাংকে মঙ্গল রংপিলাপেনকে বারি রংপারপিপেন কিলুন পন আলুন আলুন আলামথে আবাংকে চংহং দিংলুনে তেন্তে আর্থিক সেনাং পিনি জাইমেক পাচুম্পনাবাং কাচংবাই আলুঞ্জির হিউং বংপেন কেচিং সি আলুঞ্জির

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: আদন্থু রং রূপ আজ আমি একদম ইগলো না।

0: आज देश में हर एक सेकंड में होते हैं 1 करोड़ रुपए के यूपीआई पेमेंट्स और हैं 81 करोड़ से ज्यादा यूपीआई पेमेंट पॉइंट्स।
1: स्ट्रीट वेंडर से लेकर आपकी गाड़ी के शोरूम तक आपकी सारी पेमेंट सिर्फ एक क्यूआर कोड स्कैन करके हो जाती है।
0: यूपीआई के 10 साल डिजिटल आत्मनिर्भर बेफिक्र।
2: আমার ডেজার্ট আহি গল পিছে আমার চ্যাম্পিয়ন অহাই না এতিয়ালৈ বিল ভরার আগতেতো আহিব নহয়
3: ওই ছোৱালী হত কি কৰি আছ
4: বিললৈ ৰৈ আছো
3: তোমার কার্ডখন দিয়া না পিন দিয়া
5: RBI কয় যে আপোনাৰ পিন OTP CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব হে এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি RBI কয় জানি লওক সতৰ্ক হওক
6: কৈ কৈ ভাগৰি গলো কি হল নতুন কিডবেগ লাগে তেন্তে প্ৰথমে কেপ্টেনক কোৱা নুশুনিলে মেনেজাৰক কোৱা কাৰেক্ট গতিকে এইদৰে প্ৰথমে বেংকক অভিযোগ কৰিবা 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা গতিকে প্ৰথমে বেংক তাৰপিছত CMS পৰ্টেল নহলে অভিযোগ হ'ব নামঞ্জুৰ যাবা চোৱা আহি গ'ল না নতুন কিডবেগ
7: RBI কয়
8: প্ৰথমে আপোনাৰ বেংক তাৰপিছত RBI অম্বুডছমেন
9: মেৰী বেংক হমেশা মেৰে সাথ চলতি হে সুবহ উঠতি হু তো পেসে জমা কৰাতি হে कस्टमर ज्यादा हो जाते हैं तो पूरा गल्ला संभाल लेती है आधी रात को भी उठा के बताती है कि मैडम लक्ष्मी फल भंडार का पेमेंट आ गया है जनधन बैंक खाता क्या मिला मुझे तो उंगलियों के छोर पर बीमा पेंशन DBT सारी बैंकिंग सुविधाएं मिल गई हैं।
10: 12 साल में 59 करोड़ जनधन खाते खुले जिसमें 56% खाते तो सिर्फ महिलाओं के हैं। PM जनधन योजना के 12 साल ज्यादा बचत ज्यादा काम

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ লোকসভা ভৱনত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত নেপালত আবদ্ধ অসমৰ লোকক আজিৰ ভিতৰত উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ পি এম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণৰ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত দুখনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ আহ্বান আৰু টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত বিদ্যুৎ উৎপাদনৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় চন্দ্ৰপুৰ সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,076 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে
1: আৰু ইয়াৰ বাবে 500 বিঘা

0: মাটি আবণ্টন কৰা হৈছে। আজি অসমৰ বিভিন্ন স্থানত ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট স্থাপন কৰাৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু অসম ঔদ্যোগিক ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন নিগমক 1,174 বিঘা মাটি কেবিনেটে আবণ্টন কৰিছে। চাপৰমুখত 370 বিঘা, নাহৰবাৰী চামুগুৰিত 100 বিঘা, চন্দ্ৰপুৰ কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত 60 বিঘা, 386 বিঘা আৰু 58 বিঘা আৰু সোণাপুৰৰ দুৰুঙত 200 বিঘা। অৰ্থাৎ আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বেংক হ'ল তাতে আজি 1,074 বিঘা মাটি আমি এডিচনেলি এলট কৰিবলৈ সক্ষম হৈছো।
1: কেবিনেট বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকাৰ বিশেষ যন্ত্ৰ ক্ৰয়ৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত হ'ব। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰত 2,000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্তও আজি কেবিনেটত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে বান বিধ্বস্ত উজনিৰ 4খন জিলাত বান সাহায্য বিতৰণৰ বিষয়েও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
0: 1 ছেপ্টেম্বৰত আমি শিৱসাগৰ জিলাৰ, চৰাইদেউ জিলাৰ বা আন যোৰহাট, গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত। 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলো তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে। 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। আৰু CM ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলো তাৰ যিটো সংশোধিত গাইডলাইন, সেই সংশোধিত গাইড অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। এইবাৰ আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাত আমি অৰুণোদয় 2,000 টকা কৰি দিম। 2খন জিলাত, বানপীড়িত জিলাত, আমি অৰুণোদয় আঁচনি আমি 2,000 টকাকৈ দিম আৰু ৰাজ্যৰ বাকী আইমাতৃসকলক আমি 1,200 টকাকৈ দিম। চ' বাকী আইমাতৃসকলে 1,200 টকাকৈ পাব, কিন্তু শিৱসাগৰ আৰু চৰাইদেউৰ আইমাতৃসকলে 2,000 টকা পাব।
1: ৰেচন কাৰ্ডৰ হিতাধিকাৰীক 70 টকাত মচুৰ দাইল আৰু 35 টকাত চেনী বিতৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ কাৰাগাৰত HIV আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিত চৰকাৰ উদ্বিগ্ন বুলি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কাৰাগাৰত HIVৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। নেপালৰ বিধ্বংসী বানত আবদ্ধ ৰাজ্যৰ 8 জন লোক আজি নিৰাপদে দেশলৈ উভতি আহিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক এই বিষয়ে জানিবলৈ দিয়ে।
0: 8 গৰাকী নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ আমি সন্ধান পাওঁ। অসম চৰকাৰে বোথ ফৰ্মেল এণ্ড ইনফৰ্মেল চেনেলেদি কাম কৰি আছে। 8 গৰাকী ব্যক্তি 5 বজাত ভাৰত সীমান্তত প্ৰৱেশ কৰিব। কাঠমাণ্ডুৰ পৰা আমি তেওঁলোকক ফ্লাইটেদি শিলিগুৰিত থকা ভাৰত সীমান্তলৈকে আনিছো। ধুবুৰী আৰক্ষী ইতিমধ্যে শিলিগুৰিলৈকে গৈছে। পংকজ বৰ্মন আৰু আন 7জনক আমি আজি সন্ধিয়া অসমলৈ লৈ আহিব পাৰিম। অলপ আগতে আমি আৰু এটা মেইল এখনো পাইছো আমাৰ ডক্টৰ তীৰ্থা চলিহাৰ পৰা, তেওঁৰ পৰিয়ালৰ পৰা, যে তেখেতৰো সম্ভেদ পোৱা গৈছে বা তেখেত ভালে কুশলে আছে।
1: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ 1জন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ 1জন লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছিল। ইতিপূৰ্বে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা 2জন লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে। ইপিনে নেপালত যোৱা বুধবাৰৰ প্ৰলয়ংকাৰী বানৰ পাছত বৰ্তমানলৈ 108 জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। সামাজিক

0: মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 জন ভাৰতীয় লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275 জন ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 জন প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান লাভ কৰিব পৰা নাই। ইপিনে দেশখনৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 768লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 227জন বিদেশী নাগৰিকৰ লগতে প্ৰায় 2500 লোক সন্ধানহীন হৈ আছে। এতিয়া খণ্ডিক বাণিজ্যিক বিৰতি।
1: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
3: ধন্যবাদ অৰুণিমা। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নিচামুক্ত অভিযানে বিশেষ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰকাশ কৰিছে। তেওঁ কয় যে এই অভিযানে দ্ৰুতগতিত দেশৰ বিভিন্ন অঞ্চল সামৰি লৈ জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। আকাশবাণীৰ 137 সংখ্যক মন কী বাতত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু মাদক দ্ৰব্যত আসক্ত লোকক সহায়ৰ বাবে আগবাঢ়ি অহাসকলৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহ্বান জনায়। পিএম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। মহিলা সবলীকৰণৰ দিশটো সততে আলোচনা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে।
4: হামাৰে শহৰ আৰু কস্বোঁ কি সড়কোঁ পৰ ৰোজ সুবহ সে শাম তক লাখো মহিলাই আপনে আপনে কাম মে জুটি ৰহতি হে। কোই সব্জি বেচতি হে, কোই ফল, কোই চায় কা ঠেলা লগাতি হে, তো কোই ফুল, দিয়ে আৰু পূজা কি সামগ্ৰী বেচতি হে। কই বাৰ বস থোড়ি সি পুঁজি কি কমি ইনকে কারোবার কো আগে বড়নে সে রোক দেতি হে। লেকিন আব এসি লাখো মাতাও বহনো কো পিএম স্বনিধি যোজনা সে নই তাকত মিল রহি হে। মহিলা সশক্তিকরণ কে ইস পহলু কি উতনি চর্চা নহি হোতি জিতনি হোনি চাহিয়ে।
3: তেও আজির অনুষ্ঠানত নাগালেন্ডৰ ফেক জিলার বেসালুপুৰ নামৰ মহিলাগৰাকীয়ে ফুল খেতিৰে দেশৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰে। স্বচ্ছতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে স্বচ্ছতাৰ এটা উল্লেখনীয় মান আছে। যেতিয়া জনসাধাৰণে কোনো এডোখৰ ঠাই পৰিষ্কাৰ কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হয়, তেতিয়া সেই ঠাইত পৰিচয় সম্পূৰ্ণৰূপে সলনি হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছতাৰ দিশত এনেধৰণৰ প্ৰচেষ্টাই দেশৰ বিভিন্ন অংশত জনসাধাৰণক অনুপ্ৰেৰণা যোগাইছে। এই প্ৰসংগতে তেওঁ উত্তৰ প্ৰদেশৰ ক্লিন আপ পাটৱাই নামৰ স্বেচ্ছাসেৱী দলটোৰ বিষয়ে উল্লেখ কৰে। এই দলটোৱে 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনা সংগ্ৰহ কৰি ইয়াক নিষ্কাশনৰ ব্যৱস্থা কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত 2খনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। আজি বজালি জিলাৰ নিত্যানন্দত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি শ্ৰীদাসে এই আহ্বান জনায়। তেওঁ কয় যে অসমৰ গোপালকসকলে কেৱল ব্যক্তিগতভাৱে নহয় সংগঠিত আৰু সমবায়ভিত্তিত দুগ্ধ উৎপাদন কৰিব লাগিব। নিত্যানন্দৰ দৰে প্ৰতিখন জিলাত কমেও 2খনকৈ দুগ্ধ গাঁও গঠন কৰি এই কাম কৰিব পৰা যাব বুলি তেওঁ কয়। এই অনুষ্ঠানত অসম সৌৰভ বঁটাৰে সন্মানিত কৃষ্ণ ৰয়, অসম গৌৰৱ বঁটাপ্ৰাপক ভাৰত চন্দ্ৰ কলিতা, ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক কুমুদ চন্দ্ৰ কলিতাৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি দিছপুৰত অনুষ্ঠিত অসম টেবুল টেনিছ এছ'চিয়েচনৰ কাৰ্যবাহী সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত এছ'চিয়েচনে অগ্ৰাধিকাৰ দিয়া কেইবিধ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। ৰাজ্য টেবুল টেনিছৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবেও বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। বিশেষকৈ তৃণমূল পৰ্যায়ৰ এই ক্ৰীড়া শক্তিশালী কৰাৰ লগতে যুৱ খেলুৱৈসকলক উৎসাহিত কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলা ক্ৰীড়া বিষয়ৰ কাৰ্যালয় আৰু মাই ভাৰত ধেমাজিৰ উদ্যোগত তথা কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ অংশ হিচাপে

0: সমদলৰ আয়োজন কৰা হয়। এটা পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: মাতৃভাষা ৰক্ষাৰ মাধ্যমেৰেহে নিজৰ পৰিচয় ৰক্ষা কৰিব পাৰি বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি প্ৰকাশ কৰিছে। অসম জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত মাতৃভাষা সন্দৰ্ভত আয়োজিত এখন বিশেষ সভাত তেওঁ এই কথা প্ৰকাশ কৰে। জনজাতীয় বিশ্বাস, অনুশীলন, পৰম্পৰা আৰু সংস্কৃতি শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সম্প্ৰদায়ৰ জীৱন দৰ্শনকে ধৰি সাংস্কৃতিক চেতনাৰ বিভিন্ন দিশ সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁ কয় যে যুগ যুগ ধৰি চলি অহা বিশ্বাস, মূল্যবোধ, অনুশীলন, পৰম্পৰা আৰু সাংস্কৃতিক চেতনাৰ মাজত এখন ৰাষ্ট্ৰৰ পৰিচয় প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। তেওঁ লগতে কয় যে ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়ৰ অনন্য সংস্কৃতি আৰু পৰম্পৰা আমাৰ সামূহিক ঐতিহ্যৰ অবিচ্ছেদ্য অংগ। এই ঐতিহ্য সংৰক্ষণ কৰাটো অতীত সুৰক্ষিত কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নিজৰ শিপা শক্তিশালী কৰাৰ গুৰুদায়িত্ব বুলিও তেওঁ মত প্ৰকাশ কৰে। সাংবাদিক, সাংস্কৃতিক কৰ্মী, লেখক তথা তথ্যচিত্ৰ নিৰ্মাতা নিৰ্মানন্দ দাসৰ আজি পুৱতি নিশা মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁৱৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ জীৱন আধাৰিত এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰি উভতি অহাৰ পথত তেওঁৰ বাহনখন দ খাৱৈত বাগৰি পৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। বিগত 30 বছৰৰো অধিক কালজুৰি সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি অহা দাসে বাহাৰুল ইছলাম পৰিচালিত আছেনে কোনোবা হিয়াত আৰু চক্ৰধৰ ডেকা পৰিচালিত সৰু বোৱাৰী চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ লগতে কেইবাখনো ধাৰাবাহিকৰ চিত্ৰনাট্য, তথ্যচিত্ৰ আৰু নাটক পৰিচালনা কৰিছিল। তেওঁৰ বিয়োগত সাংস্কৃতিক সাংবাদিক সন্থা অসম, অসম বাৰ্তাজীৱী সংঘ, গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে বিভিন্ন সংবাদ গোষ্ঠী আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি-20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত থাইলেণ্ডে যোৱা শুকুৰবাৰে নিজৰ প্ৰথম খেলত হংকং চীনক পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলৰ ভিতৰত গ্ৰুপ এত ভাৰত, থাইলেণ্ড, হংকং আৰু পাকিস্তান আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নেপালত আবদ্ধ অসমৰ লোকক আজিৰ ভিতৰত উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। PM স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণৰ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ। ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত 2খনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ আহ্বান। আৰু টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: নমস্কাৰ মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ আন এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোৱে জানে এইখন এনে এক মঞ্চ য'ত আমি নতুন পদক্ষেপৰ বিষয়ে কথা পাতোঁ, দেশবাসীৰ নতুন উদ্ভাৱনৰ বিষয়ে চৰ্চা কৰোঁ। এনেধৰণৰ বহু পদক্ষেপৰ আঁৰত বহুজনৰ জীৱনৰ মূল্যৱান শক্তি বিনিয়োগ হয়। বন্ধুসকল, কিছুদিন আগতে সামাজিক মাধ্যমত কোনোবাই লিখিছিল, আহাৰ মাহৰ একাদশীৰ এই পবিত্ৰ ক্ষণত মই এয়া জনাবলৈ পাই অত্যন্ত সুখী যে ইতিহাসক গুৰুত্বপূৰ্ণ কৰিবলৈ মই মোৰ প্ৰয়াসৰ শুভাৰম্ভ কৰিছো। ইয়াৰ পাছত তেওঁ কৈছিল, এই পৰিকল্পনা অতি সাধাৰণ। আপুনি এই ৱেবছাইটলৈ যাওক আৰু কোনো এটা বৰ্ষ নিৰ্বাচন কৰক। ইয়াত আপুনি অতি সহজেই গম পাব সেই সময়ত ভাৰতৰ কোন অঞ্চলত কাৰ শাসন আছিল। ময়ো এইটো বৰ আমোদজনক পালোঁ আৰু মই ভাবিলোঁ এই বিষয়ে অধিক তথ্য লোৱা যাওক। মই গম পালোঁ এই কাম মুম্বাইত বাস কৰা শ্ৰীমান কৃষ্ণা শেষাদ্ৰী মহোদয়ে কৰিছে। মজাৰ কথাটো হ'ল, কৃষ্ণাজীয়ে ৱেবছাইটৰ নামটোও অতি সহজ ৰাখিছে, www.bharatrajya.com। তেওঁলোকৰ এই প্ৰয়াস আপোনালোকৰো কাষ চপা উচিত, সেইবাবেই মই ভাবিলোঁ পোনপটীয়াকৈ কৃষ্ণাজীৰ সৈতে কথা পাতোঁ। বন্ধুসকল, এতিয়া কৃষ্ণাজী আমাৰ সৈতে ফোন লাইনত আছে। নমস্কাৰ কৃষ্ণাজী।
1: নমস্কাৰ
0: ভাইটি। মই গম পাইছো আপুনি প্ৰযুক্তি জগতৰ সৈতে জড়িত নহয়, নাইবা আপুনি ইতিহাসৰ শিক্ষকো নহয়, কিন্তু আপুনি প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি ইতিহাসৰ ছাইট প্ৰস্তুত কৰিলে, ইয়াৰ বাবেই মোৰ উৎসুকতা বাঢ়িল। এয়া কেনেদৰে হ'ল?
1: ধন্যবাদ মহাশয়, আপোনাৰ সৈতে কথা পাতিবলৈ পোৱাটোৱেই মোৰ সৌভাগ্য। মোৰ বিষয়ে ক'বলৈ গ'লে

0: মই এগৰাকী অভিযন্তা আছিলো, তাৰ পিছত মই মার্কেটিং ফিল্ডলৈ গলো। কিন্তু এইবোৰ কৰি থাকিলো যদিও সৰুৰে পৰা ইতিহাস বিষয়ত মোৰ খুব আগ্ৰহ আছিল আৰু সেইবাবেই মই সদায় ইতিহাস বিষয়টো আকৰ্ষণীয় কৰিবলৈ কিবা এটা কৰিব বিচাৰিছিলো। মোৰ এনে লাগিছিল আমি যিদৰে ইতিহাস পঢ়াওঁ এই পঠন পদ্ধতি আমি উন্নত কৰিব পাৰোঁ, তাক আমি বহু সলনি কৰি কাহিনী হিচাপে মানুহৰ আগত প্ৰস্তুত কৰিব পাৰোঁ।
1: ভাৰতৰ ইতিহাস এনে এক দিশ যাৰ বিষয়ে বহু মানুহে জনাটো উচিত বুলি আপুনি ভাবিলে?
0: মহাশয়,

0: সলনি কৰি কাহিনী হিচাপে মানুহৰ আগত প্ৰস্তুত কৰিব পাৰোঁ।
1: ভাৰতৰ ইতিহাস এনে এক দিশ যাৰ বিষয়ে বহু মানুহে জনাটো উচিত বুলি আপুনি ভাবিলে।
0: মহাশয়, ভাৰতীয় ইতিহাস যিদৰে আমাৰ স্কুল কলেজত শিকোৱা হয়, তাত আপোনালোকে দেখে যে কোনো এখন সাম্ৰাজ্য বা দেশ উপস্থাপন কৰিলে সি মনোযোগ আকৰ্ষণ কৰে, কিন্তু বহুতো সাম্ৰাজ্যৰ বিষয়ে আমি নাজানো। চোলা, পল্লৱ, কাৰ্কোটা সাম্ৰাজ্য যি কাশ্মীৰত আছিল, অসমত আহোম সাম্ৰাজ্য আছিল যি 600 বছৰ অসমত শাসন কৰিছিল আৰু অসমত নিজৰ সংস্কৃতি, নিজৰ ৰুচিবোধ বৰ্তাই ৰাখিছিল, এইবোৰৰ বিষয়ে আমি একোৱেই নাজানো। সেয়েহে মই ভাবিলো এটি ৱেবছাইট প্ৰস্তুত কৰা হওক।
1: কৃষ্ণ মহোদয়, আপুনি ইমান কষ্ট কৰিছে, মই আপোনাক এটি কাল্পনিক প্ৰশ্ন সুধিব খুজিছো। যদি আপুনি ভাৰতীয় ইতিহাসৰ 3গৰাকী মহান ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰে, তেনেহলে আপুনি কাৰ সৈতে পাতিব আৰু কিয় পাতিব?
0: হয় মহাশয়, মই প্ৰথমেই কম ৰাজা চোলা বা ৰাজেন্দ্ৰ চোলাৰ কথা, যিগৰাকী আছিল চোলা সাম্ৰাজ্যৰ প্ৰবল প্ৰতাপী সম্ৰাট আৰু চোলা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰজাসকলৰ মাজৰ এজন। মই প্ৰথমেই তেওঁৰ পৰা জানিব বিচাৰিম যে বৃহদেশ্বৰ মন্দিৰ অথবা গংগৈকুণ্ডা চোলাপুৰম শিৱ মন্দিৰৰ দৰে বৃহৎ মন্দিৰ নিৰ্মাণৰ ধাৰণা কিদৰে আহিল আৰু কিদৰে এই পৰিকল্পনা কৰা হ'ল, কিদৰে এই চিন্তা আহিল যে আমি এনে কিবা এটা কৰি থৈ যাওঁ যে আহিবলগীয়া হাজাৰ হাজাৰ বছৰলৈ ই অনেকক প্ৰেৰণা যোগাই যাব, সেই কথাটো মই তেখেতৰ পৰা জানিব বিচাৰিম। দ্বিতীয়জন ব্যক্তি হ'ল যিজন মোৰ বোধেৰে ভাৰতীয় ইতিহাসৰ এগৰাকী অচৰ্চিত গুণী ব্যক্তি, তেখেতৰ নাম হেমু। তেখেতৰ বিষয়ে আমি ইতিহাসৰ পাতত মাত্ৰ 2 বা 3 শাৰীহে পঢ়িছো। হেমু এগৰাকী সাধাৰণ ব্যক্তি আছিল। তেখেত আছিল এগৰাকী ব্যৱসায়ী। তেখেতে এখন সাম্ৰাজ্য গঢ়িছিল। তেখেতৰ আছিল যুদ্ধ কলাৰ ক্ষেত্ৰত অনন্য প্ৰতিভা। তেখেতে 23খন যুদ্ধত অৱতীৰ্ণ হৈ তাৰে 22খনত জয়লাভ কৰিছিল। এগৰাকী সাধাৰণ ব্যক্তিৰ পৰা কিদৰে তেওঁ এগৰাকী ৰজা হৈছিলগৈ, তেখেতৰ চিন্তাধাৰা কি আছিল, তেখেতৰ সেই যাত্ৰাৰ বিষয়ে জানিবলৈ মই ইচ্ছুক। তৃতীয়গৰাকী ব্যক্তি হৈছে এগৰাকী মহিলা, ত্ৰিভুৱন মহাদেৱী। 850 খ্ৰীষ্টাব্দত উৰিষ্যাৰ ভৌমাকাৰা বংশৰ এজন ৰজা আছিল তেখেতৰ স্বামী। চুবুৰীয়া পাল সাম্ৰাজ্যৰ আক্ৰমণত তেখেতৰ স্বামী নিহত হয় আৰু ৰাজ্যখনো সংকুচিত হৈ পৰিল। ৰজাৰ তলতীয়া কৰ্মচাৰীসকলো ৰাজ্য এৰি পলাই যোৱাত তেখেতেই ৰাজ্যভাৰ চম্ভালি ললে। ভাৰতৰ ইতিহাসত প্ৰথম পৰ্যায়ৰ স্বাধীন শাসকসকলৰ ভিতৰত এজন বুলি পৰিগণিত ত্ৰিভুৱন মহাদেৱী শাসন কাৰ্যত ইমানেই দক্ষ আছিল যে পৰৱৰ্তী 100 বছৰ কলিংগত তেখেতসকলৰ শাসনেই চলিছিল। এই 3গৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিবলৈ ভাল পাম।
1: মোৰ এনে লাগিছে যেন ইতিহাসেই আপোনাৰ জীৱন হৈ উঠিছে। মই বৰ আগ্ৰহেৰে আপোনাৰ ৱেবছাইট চাইছো। আপুনি ইয়াত শুধৰণি আৰু পৰামৰ্শৰ বাবেও ব্যৱস্থা ৰাখিছে। এনেদৰে আনৰ গঠনমূলক পৰামৰ্শৰ বাবে নিজকে মুকলি কৰি ৰাখিব পৰাটো বহুত ডাঙৰ কথা। ৰাইজৰ পৰা এনে কিবা পৰামৰ্শ পাইছেনে, আৰু পাইছে যদি তাক কেনেদৰে কামত লগাইছে?
0: ছাৰ, মই ইতিমধ্যে বহুত পৰামৰ্শ পাইছো। সাধাৰণতে তথ্যৰ শুধৰণিৰ পৰামৰ্শ আহে আৰু ৱেবছাইটটোৰ গাঁথনি সম্পৰ্কেও পৰামৰ্শ আহে। এনে এটি পৰামৰ্শ আছিল ৰাজ্য হিচাপে তথ্যসমূহ প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শ আছিল ল'ৰা ছোৱালীৰ বাবে কাৰ্ড একোখনৰ দৰে একোখন সাম্ৰাজ্যৰ সকলো তথ্য প্ৰদৰ্শন কৰাৰ বাবে। আন এটি পৰামৰ্শত আকৌ গোটেইবোৰ তথ্য একেলগে ডাউনলোড কৰাৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছিল। মই এই ব্যৱস্থাসমূহ ৱেবছাইটত সন্নিৱিষ্ট কৰিছো। শুধৰণিৰ টেবটো মই লগোৱাৰ উদ্দেশ্য হৈছে, মোৰো ভুল হ'ব পাৰে, কিন্তু আটাইয়ে লগ লাগি আমি নিশ্চয় এনে এটি ৱেবছাইট গঢ়ি তুলিব পাৰোঁ যি ইতিহাসক এটা ৰসাল বিষয় কৰি তুলিব পাৰে।
1: আপুনি সঁচাকৈয়ে বহুত ডাঙৰ কাম এটা কৰিছে। বাৰু কওকচোন, ইতিহাসৰ বাহিৰে আৰু নিশ্চয় কেইবাটাও হবি আপোনাৰ আছে?
0: নাই ছাৰ, আচলতে মই এজন নিৰস ব্যক্তি। মই টেকন'লজি আৰু ইতিহাস দুয়োটাই ভাল পাওঁ। যিহেতু এই কামটোত এই দুয়োটা সোমাই আছে, মই গোটেই দিনটো এই কামটোতেই ডুবি থাকোঁ।
1: আপুনি এটা সুন্দৰ কাম আৰম্ভ কৰিছে, ইয়াৰ বাবে আপোনাক শুভকামনা জাচিছোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনাক বহু লোকে সহযোগ কৰিব। আপোনাক শুভেচ্ছা জনালোঁ। বন্ধুসকল, তেখেতৰ এই কামে অকল ছাত্ৰ-ছাত্ৰীসকলক যে সহায় কৰিব এনে নহয়, ই আমাক আমাৰ অতীতৰ বিষয়ে ৰসাল পদ্ধতিৰে জানিবলৈ সুবিধা কৰি দিব। আপুনিও যদি এনে কিবা প্ৰয়াসৰ কথা গম পাইছে, সেই বিষয়ে আমাক জনাওক। মোৰ প্ৰিয় দেশবাসী, বিকশিত ভাৰতৰ বাবে নিচাবিহীন যুৱ

জাহাজ। এই অভিযান গোটেই দেশতে এতিয়া পূৰ্ণোদ্যমে চলি আছে। ইয়াৰ লক্ষ্য স্পষ্ট, নিচামুক্ত ভাৰত। বহুসংখ্যক লোক, বিশেষকৈ যুৱকসকল, এই অভিযানত জড়িত হৈ পৰিছে। এই অভিযান হৈছে ভাৰতৰ যুৱ সমাজৰ স্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ সামূহিক সংকল্প। বন্ধুসকল, নিচাৰ কুপ্ৰভাৱে এজন ব্যক্তিৰ লগতে তেওঁৰ পৰিয়াল আৰু সমাজখনকো কষ্ট দিয়ে। নিচাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা, নিচাৰ কবলৰ পৰা ওলাই আহিবলৈ সহায় কৰা প্ৰতিজন ব্যক্তিৰে মই শলাগ লৈছো। নিচামুক্ত ভাৰতৰ বাবে শক্তিশালী শ্লোগান, গীত বা চুটি নাটক ৰচনা কৰিব নোৱাৰেনে বাৰু? ছাত্ৰ-ছাত্ৰী আৰু নাট্যদলসমূহে এনে কোনো হৃদয়স্পৰ্শী নাটক ৰচনা কৰিব পাৰেনে য'ত ড্ৰাগছৰ বিপদৰ সংকেত থকাৰ লগতে এই নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো থাকে? আমাৰ দেশত উৎকৃষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ কোনো অভাৱ নাই। মই আশা কৰোঁ যে এওঁলোকে বিভিন্ন ভাষাত এনেকুৱা কণ্টেণ্ট সৃষ্টি কৰক যাতে এই দিশত আমাৰ সমাজখন উপকৃত হয়। আপোনাসবে নিজৰ নিজৰ প্ৰচেষ্টাক হেশ্বটেগৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰক। বহু ক্ষেত্ৰত সৃজনীশীল প্ৰচেষ্টা আনুষ্ঠানিক প্ৰচাৰতকৈ বেছি ফলদায়ক হয়। আহক, ভাৰতৰ যুৱ প্ৰজন্মক নিচাৰ আসক্তিৰ পৰা দূৰৈত ৰখা আৰু মুক্ত কৰাৰ এই পবিত্ৰ কৰ্তব্যত আমি আমাৰ ভূমিকা পালন কৰোঁ। আপোনালোকে আপোনালোকৰ প্ৰচেষ্টাক হেশ্বটেগ নিচামুক্ত যুৱ সম্প্ৰদায়ৰ সৈতে সামাজিক মাধ্যমত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। মোৰ প্ৰিয় দেশবাসী, আগষ্ট মাহটোত আমি কেওপিনে দেশভক্তিৰ বহুতো ৰঙীন ছবি দেখিবলৈ পাওঁ। এই সময়খিনিত প্ৰত্যেক ব্যক্তিৰ মনত ৰাষ্ট্ৰপ্ৰেমৰ ভাৱ প্ৰবল হৈ উঠে। নেশ্যনেল হেণ্ডলুম ডে আৰু ভাৰত ত্যাগ আন্দোলনৰ লগতে দেশ বিভাজনৰ পীড়াদায়ক স্মৃতিয়ে এই ভাৱক আৰু অধিক বিশেষ মাত্ৰা দিয়ে। স্বতন্ত্ৰতা দিৱস আৰু নেশ্যনেল স্পেচ ডেৰ অনুভৱে আমাক সকলোকে গৰ্বিত কৰি তোলে। হৰ ঘৰ ত্ৰিৰংগা অভিযানে আমাৰ মনোভাৱক আৰু সুদৃঢ় কৰি তোলে। বন্দে মাতৰম ৰাষ্ট্ৰগীতৰ 150 বছৰীয়া জয়ন্তীয়ে এইবাৰৰ অনুভৱক আৰু অধিক বিশেষত্ব প্ৰদান কৰিছে। এই বছৰ 8 কোটিতকৈও অধিক ত্ৰিৰংগা ছেলফি আপডেট হৈছে আৰু এই কথা মাথো দেশৰ ভিতৰতে আবদ্ধ হৈ থকা নাই। এই বছৰ সূৰ্যপথ ত্ৰিৰংগাৰ জৰিয়তে আমাৰ ত্ৰিৰংগাই এটি অনন্য যাত্ৰাৰে খোজ ললে। ফিজি দেশৰ পুৱাৰ প্ৰথম পোহৰত তৰংগিত হৈছিল আমাৰ ত্ৰিৰংগা। ইয়াৰ পাছত এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ ছেন ফ্ৰেন্সিস্কোৰ ভাৰতীয় দূতাবাসসমূহত ত্ৰিৰংগা উত্তোলিত হৈছিল। সূৰ্যৰ গতি আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ পতাকাও তৰংগিত হৈ গৈ আছিল। এই কথাবোৰে সমাজক একেডাল সূতাৰে বান্ধি পেলায়। দেশৰ সৈতে আমাৰ আত্মীয়তাও বহু গভীৰ হৈ পৰে। এই প্ৰচেষ্টাৰ সৈতে জড়িত সকলোলৈকে মোৰ বহুত শুভেচ্ছা থাকিল। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশৰ চহৰ নগৰ আদিৰ পথসমূহত বহুতো মহিলাই পুৱাৰ পৰা সন্ধিয়ালৈকে নিজ নিজ কামত জড়িত হৈ থাকে। কোনোবাই শাক পাচলিৰ দোকান দিয়ে, কোনোৱে ফল চাহ আদিৰ ব্যৱসায় কৰে আৰু আন বহুতেই পূজাৰ সামগ্ৰীৰ দোকান দিয়ে। বহু ক্ষেত্ৰত সামান্য মাত্ৰ ধনৰ অভাৱত এওঁলোকৰ ব্যৱসায় অগ্ৰসৰ হ'ব নোৱাৰে। কিন্তু এতিয়া এনে লাখ লাখ মহিলাই PM স্বনিধি যোজনাৰ জৰিয়তে নতুন শক্তি আহৰণ কৰিছে। মহিলা সবলীকৰণৰ এই দিশটো বেছিকৈ চৰ্চিত নহয়। PM স্বনিধি যোজনাৰ হিতাধিকাৰীৰ ভিতৰত 46% হৈছে মহিলা। অৰ্থাৎ দেশৰ প্ৰায় 35 লাখ মহিলা এই আঁচনিৰ সৈতে জড়িত হৈ নিজ ব্যৱসায়ত আগবাঢ়ি গৈছে। বন্ধুসকল, গাজিয়াবাদৰ ববিতা শৰ্মা ইয়াৰ এটি উৎকৃষ্ট উদাহৰণ। ববিতা মহোদয়াৰ পূজাৰ সামগ্ৰীৰ এখন সৰু বিপণী আছিল। ফুল, চাকি আদি সামগ্ৰীৰ ব্যৱসায় কৰি তেওঁৰ পৰিয়ালক কিছু সহায়ৰ হাত আগবঢ়াইছিল। বহুত শ্ৰম কৰিছিল, কিন্তু পুঁজিৰ অভাৱত ব্যৱসায় প্ৰশস্ত হ'ব পৰা নাছিল। PM স্বনিধিৰ যোগেদি তেওঁ আৰ্থিক সাহাৰ্য লাভ কৰে। তেওঁ দোকানখনত অধিক সামগ্ৰী ৰাখিবলৈ লয় আৰু ব্যৱসায় বিস্তৃত কৰি তোলে। গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু লাহে লাহে ৰাস্তাৰ কাষৰ তেওঁৰ সৰু বিপণীখন এখন বৃহৎ দোকানলৈ পৰিৱৰ্তিত হয়। বন্ধুসকল, বাংগালুৰুৰ TS নিগ্নম্মাৰ উদাহৰণো প্ৰেৰণাদায়ক। নিগ্নম্মা মহাশয়া আৰু তেওঁৰ স্বামীয়ে মিলি ইডলি, ডোছা আদিৰ এটি সৰু ব্যৱসায় আৰম্ভ কৰিছিল। ব্যৱসায় চলি আছিল, কিন্তু ধনৰ অভাৱত ব্যৱসায় বিস্তাৰ লাভ কৰা নাছিল। নিগ্নম্মা মহোদয়াই PM স্বনিধিৰ সাহাৰ্য লাভ কৰে। তেওঁৰ দোকানখন উন্নত কৰে আৰু লগতে মেনুত বহু নতুন সামগ্ৰী সংযোজন কৰে। তেওঁ গ্ৰাহক বৃদ্ধি পায়, উপাৰ্জন বাঢ়ে আৰু আজি তেওঁৰ 3 সন্তানক উৎকৃষ্ট শিক্ষা দিবলৈ সক্ষম হৈছে। বন্ধুসকল, যেতিয়া

এগৰাকী মহিলাৰ ব্যৱসায় বৃদ্ধি পায় তেতিয়া এটি সম্পূৰ্ণ পৰিয়ালৰ ভৱিষ্যতে গতি লাভ কৰে। সন্তানৰ শিক্ষা উন্নত হয়, ঘৰখনৰ প্ৰয়োজন পূৰণ হয় আৰু মহিলাগৰাকীৰ আত্মবিশ্বাসো শক্তিশালী হয়। মহিলা সবলীকৰণৰ এয়াই জীৱন্ত ৰূপ। মই এই পথৰ দাঁতিত কাম কৰা সকলো মহিলাকে শুভকামনা জনাইছো। প্ৰিয় দেশবাসী, পৰিষ্কাৰ পৰিচ্ছন্নতা যেতিয়া কোনো অঞ্চলৰ লোকৰ সংকল্প হৈ পৰে তেতিয়া অঞ্চলটোৰ পৰিৱৰ্তন মাথো চাফ চিকুণতাতে আবদ্ধ নাথাকে। ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ পৰিচয়ৰ পৰিৱৰ্তন হয়। দেশৰ বিভিন্ন প্ৰান্তত হোৱা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰচেষ্টাসমূহে আমাক নিৰন্তৰ প্ৰেৰণা যোগায়। উত্তৰ প্ৰদেশৰ ৰামপুৰত থকা এখন গাঁও হৈছে পটৱাই। ইয়াৰ আকাশ আৰু ৰোহন নামৰ দুজন বন্ধুৱে মন কৰিলে যে তেওঁলোকৰ কেওদিশৰ পৰিৱেশ আৱৰ্জনাৰে ভৰি পৰিছিল। তেওঁলোক জাবৰ জোঁথৰ পৰিষ্কাৰৰ কামত লাগি পৰিল। লাহে লাহে অন্য যুৱক যুৱতীও তেওঁলোকৰ সঙ্গী হল। এটা দল গঠন হল। দলটোৰ নাম হল ক্লিন আপ পটৱাই। এই দলটিয়ে গংগাৰ চাৰিটিকৈ ঘাট পৰিষ্কাৰ কৰি তুলিছে। এওঁলোকে বহু পুখুৰী আৰু ৰাজহুৱা স্থানো পৰিষ্কাৰ কৰিছে। বন্ধুসকল, এইবাৰ শ্ৰী অমৰনাথজীৰ যাত্ৰাৰ সময়তো পৰিচ্ছন্নতা আৰু জন অংশীদাৰিত্বৰ এখনি প্ৰেৰণাদায়ক ছবি দেখিবলৈ পোৱা গৈছিল। কঠিন পথৰ মাজত হাজাৰ হাজাৰ স্বচ্ছতা কৰ্মীক কৰ্মব্যস্ত অৱস্থাত দেখা গৈছিল। এইবাৰৰ যাত্ৰাৰ সময়ত 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনাৰ সংগ্ৰহ আৰু প্ৰচেছিং কৰা হৈছিল। এই প্ৰচেষ্টাৰ এটি দিশ মোৰ বৰ ভাল লাগিছিল। এই অভিযানত বহুতো শ্ৰদ্ধেয় ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। 16,000ৰো অধিক যাত্ৰীয়ে স্বচ্ছতাৰ সংকল্প গ্ৰহণ কৰিছিল। 10,000ৰো অধিক যাত্ৰীক ৰেছপনচিবল য়াত্ৰীৰ প্ৰমাণ পত্ৰ দিয়া হয়। ইয়াত এক অনন্য প্ৰচেষ্টাও হাতত লোৱা হয়। ঘোঁৰাৰ গোবৰৰ পৰা বায়গেছ প্ৰস্তুত কৰি পৰিষ্কাৰ বন্তি প্ৰজ্বলিত কৰা হয়। অৰ্থাৎ তুষাৰ বাবাৰ এই পবিত্ৰ যাত্ৰাত পৰিচ্ছন্নতাৰ সেৱাও আস্থাৰ এটি ৰূপ হিচাপে উদ্ভাসিত হৈ উঠে। বন্ধুসকল, আমাৰ গাঁও, চহৰ, নদী বা তীৰ্থস্থান, এই সকলোৰে পৰিচয় আমাৰ আচৰণৰ দ্বাৰাই প্ৰস্তুত হয়। আৰু পৰিচ্ছন্নতা যেতিয়া এই আচৰণৰ অংগ হৈ পৰে, সেই স্থানসমূহৰ শোভা আৰু উজ্জ্বল হৈ পৰে। মোৰ প্ৰিয় দেশবাসী, কেতিয়াবা আমাৰ একোটি সৰু আকৰ্ষণে জীৱনত বহু সম্ভাৱনাৰ পথ মুকলি কৰে। নাগালেণ্ডৰ ফেক জিলাৰ বেচালু পুৰু মহাশয়ৰ জীৱনত এনে এটি উদাহৰণ দেখিবলৈ পোৱা যায়। তেখেত কৃষক পৰিয়ালত ডাঙৰ দীঘল হৈছিল। সৰুৰে পৰা তেওঁ মাক দেউতাকক খেতি কৰা দেখিছিল। ফুলৰ প্ৰতি তেওঁৰ বেছ আকৰ্ষণ আছিল। 2021 চনত তেওঁ অতি কম পৰিসৰত ফুলৰ খেতি কৰিবলৈ লয়। লাহে লাহে তেওঁ ইয়াৰ মাজত এটি উজ্জ্বল সম্ভাৱনা দেখিবলৈ পায়। বিবাহ বা অন্য উৎসৱ পাৰ্বণত ফুলৰ চাহিদা সকলো সময়তে থাকেই। বেচালু মহোদয়ে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰত ফুলৰ বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ লয় আৰু তাৰ পাছত এক একৰ মাটিৰ চাৰিভাগৰ এভাগত গ্লেডিঅলাছ ফুলৰ প্ৰায় 1000 পুলি ৰোপণ কৰে। প্ৰথম প্ৰয়াসতেই 5,000তকৈও অধিক ফুল ফুলি উঠে। এই সফলতাই বেচালু মহোদয়ক এটি নতুন পথেৰে আগবঢ়াই নিয়ে। আজি তেওঁৰ ফুল নাগালেণ্ডৰ পৰা গৈ দিল্লী আৰু মুম্বাই চহৰতো ভুমুকি মাৰিছে। বেচালু মহাশয়ৰ উদাহৰণে আমাক কয় যে সৰু সৰু চখ বা আকৰ্ষণৰ সৈতে পৰিশ্ৰম যুক্ত হৈ পৰিলে সি বিশাল সম্ভাৱনাৰ পথ মুকলি কৰে। আমাৰ চাৰিওফালে এনে বহু লোক আছে যিয়ে এটা সৰু প্ৰচেষ্টা আৰম্ভ কৰে আৰু চাওঁতে চাওঁতে তেওঁলোকৰ এই প্ৰচেষ্টাই বহুতো লোকৰ জীৱনত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰে। ওড়িশাৰ ডেব্ৰিগড়ৰ এখন গাঁও হৈছে ধৰৰু কুচুম। কেইবছৰমান আগলৈকে এই গাঁওখনৰ মৈথিলী ভূঞে ডাঙৰীয়া প্ৰায় প্ৰতিদিনে অৰণ্যলৈ গৈছিল, কেতিয়াবা জ্বলোৱাৰ বাবে খৰি আনিবলৈ, কেতিয়াবা মহুৱা আৰু কেন্দুপাত আনিবলৈ, কেতিয়াবা বাঁহৰ ডাল আৰু অন্যান্য বনজ সামগ্ৰী আনিবলৈ। তেওঁৰ আৰু তাত থকা বহুতো পৰিয়ালৰ সৰহভাগ প্ৰয়োজন এই অৰণ্যৰ পৰাই পূৰণ হৈছিল। কিন্তু তাৰ পাছত মৈথিলী ডাঙৰীয়াই ডেব্ৰিগড় পৰিৱেশ পৰ্যটনৰ সৈতে সংযুক্ত হল। তেতিয়াৰ পৰাই অৰণ্যৰ সৈতে তেওঁৰ এক নতুন ধৰণৰ সম্পৰ্ক গঢ় লৈ উঠিল। এতিয়া বন সংৰক্ষণো তেওঁলোকৰ জীৱিকাৰ এক মাধ্যম হৈ পৰিল। বন্ধুসকল, মৈথিলী ডাঙৰীয়াৰ জীৱনৰ এই পৰিৱৰ্তনে আন মহিলাসকলকো অনুপ্ৰাণিত কৰিছিল। আজি 60গৰাকীৰো অধিক মহিলা বন সংৰক্ষণৰ সৈতে জড়িত হৈ আছে। কিছুমানে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰিছে, কিছুমান ঘাঁহনিৰ বিকাশৰ সৈতে জড়িত আৰু আন কিছুমান মহিলাই পৰিৱেশ পৰ্যটনৰ দিশত অৰিহণা যোগাইছে। বন্ধুসকল, মৈথিলী ডাঙৰীয়া আৰু ডেব্ৰিগড়ৰ এই ভগ্নীসকলে দেখুৱাইছে যে প্ৰকৃতিক সুৰক্ষিত কৰিবও পাৰি আৰু জীৱনত

সমৃদ্ধিও আহিব পাৰে। এই ভগ্নীসকলৰ প্ৰচেষ্টা আমাৰ সকলোৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা। বন্ধুসকল, আজি আমাৰ কন্যা সন্তানসকলৰ সপোনৰ উৰণ পৃথিৱীৰ পৰা মহাকাশ পালেগৈ আৰু আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে ভাৰতে এনে উচ্চ সপোন দেখা বিশ্বৰ কেইবা হাজাৰো কন্যা সন্তানক একেলগ কৰিছে। এই প্ৰচেষ্টাৰ নাম হৈছে মিছন শক্তিছেট। ইয়াৰ জৰিয়তে ১০৮খন দেশৰ ১২,০০০ ছাত্ৰীয়ে উপগ্ৰহ প্ৰযুক্তি শিকাৰ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱসত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এই অভিযানৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গল। গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত মিছন শক্তিছেটৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে। এই অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ পৰা আৰু সমগ্ৰ দেশৰ পৰা অহা প্ৰায় ১০০গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। সমগ্ৰ ভাৰতৰ দূৰ দূৰণিৰ পৰা নিৰ্বাচিত ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। এই সমগ্ৰ প্ৰচেষ্টাৰ লক্ষ্যও অতি বিশেষ। ছাত্ৰীসকলৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা এটা উপগ্ৰহ চন্দ্ৰৰ কক্ষপথলৈ প্ৰেৰণ কৰিবলৈ সাজু হৈছে। বন্ধুসকল, মই নিশ্চিত যে এই ছাত্ৰীসকলৰ বহুতেই আগন্তুক সময়ত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজৰ এক নতুন পৰিচয় গঢ়ি তুলিব। মোৰ প্ৰিয় দেশবাসী, আজিকালি এভোকাডো ফলৰ চাহিদা বৰ বেছি। এই ফলবিধৰ বিষয়ে আগতে খুব কমেইহে জানিছিল। ইয়াৰ মূল্য আৰু চাহিদা দুয়োটাই কম আছিল, কিন্তু আজি ইয়াক ডাইনিং টেবুলত প্ৰায় দেখা যায়। আজি ই স্বাস্থ্য আৰু প্ৰিমিয়াম বজাৰৰ পছন্দ হৈ পৰিছে। ই আমাৰ কৃষক ভাই ভনীসকলৰ বাবেও বেছ সহায়ক। অন্ধ্ৰপ্ৰদেশৰ কাডাপাৰ বৰাদৰাজ ডাঙৰীয়াৰ এটা উদাহৰণ দিওঁ। তেওঁ বহু বছৰ ধৰি নিজৰ পামত বিলাহী আৰু কলৰ খেতি কৰি আছিল। এদিন তেওঁৰ বন্ধুসকলৰ পামত এভোকাডোৰ খেতি দেখিছিল। পাছত তেওঁ ইউটিউবত চাই তাৰ বিষয়ে তথ্য আহৰণ কৰিছিল। এতিয়ালৈকে তেওঁলোকে প্ৰায় ৪ টন এভোকাডো উৎপাদন কৰিছে। আজি তেওঁলোকে ইয়াক পোনপটীয়াকৈ স্থানীয় দোকানবোৰলৈ যোগান ধৰিছে। নতুন শস্য, বৈজ্ঞানিক পৰামৰ্শ আৰু প্ৰত্যক্ষ বিপণনে তেওঁলোকৰ সৰু পামৰ খেতিৰ পৰা উপাৰ্জন সম্পূৰ্ণৰূপে সলনি কৰিলে। তামিলনাডুৰ কোডাইকানালৰ কৃষক চন্দ্ৰশেখৰণ ডাঙৰীয়াই আধা হেক্টৰ মাটিত এভোকাডো খেতি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ইয়াৰ বাবে ভাল মূল্য লাভ কৰিছে আৰু উপাৰ্জনো বৃদ্ধি পাইছে। কৰ্ণাটকত চিক্কমাগালুৰুৰ কিছুমান কৃষক ভাই ভনীয়ে এখন কফি বাগিচাৰ মাজত এভোকাডো ৰোপণ কৰিছে। ইয়াৰ ফলত তেওঁলোকে কফি আৰু জালুকৰ লগতে অতিৰিক্ত উপাৰ্জনো লাভ কৰিছে। বন্ধুসকল, আমি প্ৰায়ে চহৰৰ ৰেষ্টুৰেণ্টসমূহত এভোকাডো টোষ্টৰ বিষয়ে শুনিছো, কিন্তু এই এভোকাডোৰ জৰিয়তে আমাৰ উদ্ভাৱনীমূলক কৃষকসকলে উপাৰ্জনৰ বাবে এক নতুন ৰন্ধন প্ৰণালী বিচাৰি পাইছে। অৰ্থাৎ আপোনাৰ দেশৰ এভোকাডোও আপোনাৰ টোষ্টৰ সোৱাদ বৃদ্ধি কৰিছে আৰু কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি পাইছে। প্ৰিয় দেশবাসী, কেইদিনমানৰ ভিতৰতে ৩ ছেপ্টেম্বৰত আমি মহানায়ক উত্তম কুমাৰজীৰ জন্মশতবৰ্ষ উদযাপন কৰিম। বন্ধুসকল, উত্তম কুমাৰ ডাঙৰীয়া এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন অভিনেতা আছিল, যি নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিছিল। চলচ্চিত্ৰপ্ৰেমীসকলে বিশ্বাস কৰে যে সত্যজিত ৰায়ে মহান নায়ক উত্তম কুমাৰ ডাঙৰীয়াক মনত ৰাখিয়েই নায়ক দ্য হিৰো ছবিখনৰ সম্পূৰ্ণ চিত্ৰনাট্য লিখিছিল। সত্যজিত ৰায়ে কৈছিল যে তেওঁৰ অভিনয়ত ডিগনিটিৰ লগতে বিস্ময়কৰ আৱেগিক গভীৰতাও আছিল। চৰিত্ৰটোক জীৱন্ত কৰি তুলিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। উত্তম কুমাৰ ডাঙৰীয়া তেওঁৰ সৰলতাৰ লগতে জনহিতকৰ কামৰ বাবেও পৰিচিত আছিল। জীৱনত কেতিয়াও হাৰ নমনা, তেওঁৰ জীৱনৰ পৰা শিকিবলগীয়া এটা ডাঙৰ শিক্ষা। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহে বিশেষ সফলতা লাভ কৰা নাছিল, কিন্তু তেওঁ বিচলিত নহৈ নিজৰ কামত মনোনিৱেশ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে তেওঁ অভিনয়ৰ ইমান উচ্চতাত উপনীত হৈছিল। বন্ধুসকল, মোৰ মনত আছে যেতিয়া মই কলকাতাত ৰোড শ্ব' কৰি আছিলো, তেতিয়া মই উত্তম কুমাৰ ডাঙৰীয়াৰ ঘৰৰ সন্মুখেৰেও পাৰ হৈ গৈছিলো। তাত এজনে আনকি মোক তেওঁৰ এখন ফটো উপহাৰ দিছিল। মই আকৌ এবাৰ মহানায়ক উত্তম কুমাৰ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ সদায় আমাৰ সকলোৰে হৃদয়ত বিশেষ ঠাই অধিকাৰ কৰি থাকিব। মহানায়ক উত্তম কুমাৰ চিৰদিন মানুহৰ হৃদয়ে ৰাজ কৰবেন। মোৰ প্ৰিয় দেশবাসী, আমাৰ পৰম্পৰাৰ লগতে আমাৰ উৎসৱ আৰু উদযাপনসমূহেও আমাক ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ সুযোগ দিয়ে। আগন্তুক দিনবোৰত আমি আৰু বহুতো গুৰুত্বপূৰ্ণ উৎসৱ

0: যাপন কৰিবলৈ গৈ আছো। 4 ছেপ্টেম্বৰত জন্মাষ্টমী পালন কৰা হ'ব। আমি ছেপ্টেম্বৰ মাহতে বিশ্বকৰ্মা পূজাও উদযাপন কৰিম। এই উপলক্ষতে আপোনাৰ চাৰিওফালে থকা শিল্পী, কাৰুশিল্পী আৰু বিশ্বকৰ্মা বন্ধুসকলক সন্মান জনোৱা উচিত। দীপাৱলীলৈ মাত্ৰ কেইমাহমানহে বাকী আছে আৰু লাহে লাহে ইয়াৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এই উৎসৱৰ বতৰত মই আপোনালোকক আকৌ এবাৰ ভোকেল ফৰ লোকেলৰ আহ্বান জনাওঁ। ভোকেল ফৰ লোকেলৰ এই আহ্বানৰ অৰ্থ কেৱল মাটিৰ চাকি ক্ৰয় কৰাই নহয়, ইয়াৰ চিন্তা সুদূৰ প্ৰসাৰী। আমি আমাৰ ঘৰৰ বাবে যি সামগ্ৰীয়ে কিনো, এবাৰ নিশ্চিত হ'ব যে সেয়া ভাৰততে নিৰ্মিত। ভাৰতত নিৰ্মিত বস্তুবোৰক আমি যেতিয়া আঁকোৱালি ল'ম, তাক লৈ গৌৰৱ কৰিম, তেতিয়াই আমাৰ দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ পথ প্ৰশস্ত হ'ব। এই বাৰ্তা যিমান পাৰি মানুহৰ মাজত প্ৰচাৰ কৰাৰ দায়িত্বও আমাৰ। আমাৰ সৃষ্টিশীল জগতৰ বন্ধুসকল, ইনফ্লুয়েঞ্চাৰসকল আৰু চেলিব্ৰিটিসকলৰো ইয়াত এক ডাঙৰ ভূমিকা আছে। মই আপোনালোকক আহ্বান জনাওঁ, নিজেও ভোকেল ফৰ লোকেলৰ পৃষ্ঠপোষকতা কৰক, দেশত নিৰ্মিত সামগ্ৰীক আঁকোৱালি লওক আৰু আনকো এনে কাম কৰিবলৈ অনুপ্ৰাণিত কৰক। বন্ধুসকল, আপোনাৰ চাৰিওফালে হয়তো এনেকুৱা বহু লোক থাকিব যি নিজৰ সৰু সৰু প্ৰচেষ্টাৰে সমাজলৈ ডাঙৰ পৰিৱৰ্তন আনিছে। আপোনালোকে তেওঁলোকৰ বিষয়ে মন কী বাতলৈ লিখিব। আপোনাৰ অনুভৱ দেশৰ যিকোনো প্ৰান্তৰ যিকোনো ব্যক্তিৰ বাবে এক নতুন প্ৰেৰণা হ'ব পাৰে। আপোনালোকৰ পৰামৰ্শ আৰু অনুভৱৰ বিষয়ে জানিবলৈ মই অপেক্ষা কৰিম। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।

পিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।